এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত আশাদীপা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, নিখিল শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, বিজিত শৰ্মা আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ বন্দনা অনুষ্ঠানত ক্ৰমে কৰবী হৰিহৰণৰ কণ্ঠত শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, যদু খনিকৰ আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত, নিৰ্মালী শইকীয়াৰ কণ্ঠৰ লোকগীত, আদিত্যনাথ আৰু সংগীসকলৰ কণ্ঠৰ চিয়া গীত আৰু জয়িতা সেনৰ কণ্ঠৰ ভজন শুনিলে। বন্দনা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

প্ৰথমতে শুনক প্ৰাগজ্যোতিষপুৰৰ পৰা আজি প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এটি চমু আভা। পুৱা 6:15 অনিতা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দিনৰ 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, বন্দগি কে গীত অৰ ভজন, সব ৰং, তৰন্নুম আৰু গীতিকা। দিনৰ 11:30 গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পীসকল হ'ল খগেন মহন্ত, মিনতি ভূঞা, মিহিৰ বৰদলৈ আৰু অনিমা ভট্টাচাৰ্য। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 7:45 যুৱবাণী অনুষ্ঠানৰ ন প্ৰতিভা শিতানত উদীয়মান অভিনেত্ৰী নৃত্যশিল্পী অলংকৃতা মহন্তৰ সৈতে শ্ৰুতি ডেকাৰ সাক্ষাৎকাৰ। 6:10 খগেন মহন্তৰ কণ্ঠৰ গীত, সুৰ আৰু জীৱন দৰ্পণ শীৰ্ষক এটি কথিকা। আগবঢ়াব শ্ৰুতিস্মা অনুপল দত্তই। 6:30 শৰীৰ আৰু স্বাস্থ্য শিতানত যোগাভ্যাস আৰু সুস্বাস্থ্যৰ দ্বিতীয় খণ্ডত যোগ প্ৰশিক্ষক জয়ন্তী চক্ৰৱৰ্তীৰ সৈতে স্নেহা পাঠকৰ কথোপকথন শুনিবলৈ পাব। 7:10 চৰকাৰৰ 12 বছৰৰ সফল বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বিশেষ অনুষ্ঠান। লগতে আছে মনোৰঞ্জন আৰু শিক্ষণ প্ৰশিক্ষণ সংস্থান। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত তৰুণ চন্দ্ৰ কলিতাৰ স্বৰোদবাদন ৰাগ বাগেশ্ৰী।

এতিয়া শুনক মহাবাহুৰ পৰা আজি প্ৰচাৰিত হ'বলগীয়া কেইটামান অনুষ্ঠানৰ বিষয়ে। নিশা 9:30 বজাত জীৱনৰ দিশবাণী অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ গয়সক ডঃ বিজয়কৃষ্ণ দেৱশৰ্মাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড। সাক্ষাৎ গ্ৰহণ অৱনী কুমাৰ ভাগৱতীৰ, প্ৰযোজনা অশোক ভাগৱতীৰ। নিশা 8:02 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকনৰ ৰচিত উপন্যাস জলপদুমৰ পানছয় উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাস।

ৰিলিজৰ পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ 9:20 প্ৰভাতী তৰংগ আঠ ধৰিব ইন্দ্ৰজিৎ দাসে দিনৰ 11:30 আমাৰ যুৱবাণীৰ পৰা নিশা 9 চিত্ৰগীত 10 ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী উপলক্ষে যুগুতোৱা এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুবৰ্ণ দাসৰ পুৱা 6:30 গান্ধী প্ৰসংগ দিনৰ 12:30 আইডিঅ'ৰ বুলনি অনুষ্ঠানত বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে শিশু শ্ৰমিক বিৰোধী আইন আৰু আমাৰ কৰণীয় এই বিষয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা স্বপ্নশিখা শইকীয়াৰ সৈতে কথা পাতিব জোনালী বৰুৱাই সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। অনুষ্ঠান পৰিস্থিতি ইমানেই।

ৰশ্মিৰেখা হাজৰিকাৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ আৰম্ভণিতে শুনক লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত তকদিৰ ছবিৰ পৰা। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

লতা মঙ্গেশকৰ আৰু সংগীসকলৰ কণ্ঠৰ গীতি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক মুকেশ আৰু লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত আহ ছবিৰ পৰা। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এতিয়া শুনাবলৈ লোৱা হৈছে মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত প্যাৰ হি প্যাৰ ছবিৰ পৰা। গীতৰ কথা হাস্ৰত জয়পুৰীৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনক লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত বৰসাত ছবিৰ পৰা। গীতৰ কথা ৰমেশ শাস্ত্ৰীৰ, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আশা ভোসলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত তুম হাসি মে জাৱা ছবিৰ পৰা। গীতিকাৰ হসৰত জয়পুৰী, সংগীত পৰিচালনা শংকৰ জয়কিষণৰ।

মুকেশৰ কণ্ঠৰ গীতটি শুনিলে কভি কভি ছবিৰ পৰা। গীতৰ কথা আছিল শাহিৰৰ, সংগীত পৰিচালনা কৰিছিল খয়ামে। মধুবন অনুষ্ঠানত এইবাৰ শুনক কটি পতংগ ছবিৰ এটি গীত কিশোৰ কুমাৰৰ কণ্ঠত, গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানৰ শেষত শুনক দোস্তি ছবিৰ এটি গীত মহম্মদ ৰফিৰ কণ্ঠত। গীতিকাৰ মজৰুহ, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

0: মহম্মদ ৰফিৰ কণ্ঠৰ গীতটি শুনিলে মধুবন অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 সোধা কণ্ঠৰ গীত,
3: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। দেশত খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰু মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত কালি নীতি আয়োগৰ পৰিচালনা পৰিষদৰ একাদশ বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ৰাষ্ট্ৰৰ সংকল্প অধিক সুদৃঢ় কৰাৰ আৱশ্যকতাত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশেষকৈ নবীকৰণযোগ্য শক্তিখণ্ডত বিশ্বৰ বিভিন্ন দেশৰ শ্ৰেষ্ঠ প্ৰযুক্তি আৰু পদ্ধতি আঁকোৱালি লোৱাত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে লগতে ৰাজ্যসমূহক এখন জিলা এবিধ সামগ্ৰী উদ্যমত গুৰুত্ব আৰোপ কৰিবলৈ আৰু এই সন্দৰ্ভত ৰপ্তানিমুখী ৰণনীতি যুগুতাই উলিয়াবলৈ আহান জনায়। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰালয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰা মতে জাহাজ চলাচল সঞ্চালকালয়ে সংঘৰ্ষ প্ৰভাৱিত জলপথেৰে অহা যোৱা কৰা ভাৰত তথা আন ৰাষ্ট্ৰৰ ধবজাবাহী জাহাজত কৰ্মৰত সকলো ভাৰতীয় নাৱিকক সৰ্বাধিক সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। মন্ত্ৰালয়ে জাহাজ পৰিচালনাকাৰী ব্যৱস্থাপক আৰু খণ্ডটোৰ সৈতে জড়িত কোম্পানীসমূহক সামুদ্ৰিক সুৰক্ষা বিষয়ক নিয়মাৱলী কঠোৰভাৱে মানি চলিবলৈ পৰিস্থিতিৰ তথ্য আহৰণ কৰিবলৈ আৰু চৰকাৰ তথা সংশ্লিষ্ট আন্তঃৰাষ্ট্ৰীয় কৰ্তৃপক্ষসমূহে জাৰি কৰা পৰামৰ্শাৱলী অহৰহ নিৰীক্ষণ কৰিবলৈ কৈছে। বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰতিগৰাকী ভাৰতীয় নাৱিকৰ সুৰক্ষা নিৰাপত্তা আৰু কল্যাণৰ প্ৰতি ই সম্পূৰ্ণভাৱে প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে সংশ্লিষ্ট সকলো মন্ত্ৰালয় সংস্থা আৰু বিদেশত থকা মিছনসমূহে প্ৰয়োজন হলে সময়মতে সহায় সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠ সহযোগিতাৰে কাম কৰি আছে। নাৱিক কল্যাণ নিধি সমিতি প্ৰভাৱিত নাৱিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ আৱশ্যক অনুযায়ী বিত্তীয় আৰু অন্য সাহায্য আগবঢ়াবলৈ সাজু বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। নাৱিক কল্যাণ নিধি সমিতিক প্ৰতিগৰাকী মৃত নাৱিকৰ পৰিয়াললৈ 10 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি সংশ্লিষ্ট সকলো পক্ষকে ভাৰতীয় নাৱিকৰ সৈতে জড়িত যিকোনো জাহাজ চলাচল সঞ্চালকালয়ক ততালিকে অৱগত কৰিবলৈ কোৱা হৈছে। ভাৰতীয় নাৱিক আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বাবে অহৰ্নিশে কাৰ্যক্ষম সুকীয়া যোগাযোগ তথা জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ দিহা কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যাব। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ডেৰাডুনৰ ভাৰতীয় সামৰিক একাডেমীৰ 158 সংখ্যক নিয়মীয়া পাঠ্যক্ৰম আৰু 141 সংখ্যক কাৰিকৰী স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাসকলৰ দীক্ষান্ত কুচকাৱাজ পৰিদৰ্শন কৰিব। দেশত খাৰিফ শস্যৰ খেতি আৰম্ভ হোৱাৰ সময়তে খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। এই সেৱাৰ জৰিয়তে মোবাইল ফোনযোগে পোনপটীয়াকৈ তথ্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই সেৱাৰ অধীনত দেশৰ যিকোনো প্ৰান্তৰ খেতিয়কে হোৱাটছএপৰ মাধ্যমেৰে শস্য সম্পৰ্কীয় বিনামূলীয়া বিশ্বাসযোগ্য আৰু তাৎক্ষণিক পৰামৰ্শ লাভ কৰিব পাৰিব। হোৱাটছএপত 40245

9810 নম্বৰটো তৈলবীজ কিষাণ মিত্ৰ নামেৰে ছেভ কৰি যিকোনো ভাৰতীয় ভাষাত বাদাম, সৰিয়হ, তিল, সূৰ্যমুখী, ছয়াবিন, গুজি তিল আৰু অন্য তৈলবীজ সম্পৰ্কে প্ৰশ্ন সুধিব পাৰিব বুলি মন্ত্ৰালয়ে উল্লেখ কৰিছে। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ হায়দৰাবাদস্থিত তৈলবীজ গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালকে এই পদক্ষেপক দেশৰ প্ৰতিগৰাকী কৃষকক সাঙুৰি সমূহীয়া গৱেষণাৰ প্ৰথম প্ৰয়াস বুলি অভিহিত কৰিছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। এই পৰিমাণ 2024-25 বৰ্ষৰ তুলনাত 70,39,000 টন অধিক বুলি কোৱা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে জাৰি কৰা বিভিন্ন উদ্যান শস্যৰ খেতি কৰা ভূমি আৰু উৎপাদন সম্পৰ্কীয় দ্বিতীয় অগ্ৰিম পূৰ্বানুমান অনুসৰি দেশত 25-26 বৰ্ষত এনে শস্যৰ খেতি কৰা ভূমিৰ পৰিমাণ 301,51,000 হেক্টৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। মন্ত্ৰালয়ে লগতে এই সময়ছোৱাত ফল মূল, শাক পাচলি, ফুল আৰু সুগন্ধি তথা ঔষধি শস্যৰ উৎপাদন বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে জাৰি কৰা দ্বিতীয় পূৰ্বানুমান অনুসৰি এই সময়ছোৱাত কল, আম, অমিতা, আপেল, মধুৰিআমৰ উৎপাদন বৃদ্ধি পোৱাৰ ফলত ফল মূলৰ উৎপাদন 1,214 লাখ টনৰো অধিক হোৱাৰ সম্ভাৱনা আছে। 2025-26 বৰ্ষত পিঁয়াজৰ উৎপাদন 307 লাখ টনলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও মন্ত্ৰালয়ে উল্লেখ কৰিছে। মন্ত্ৰালয়ৰ পূৰ্বানুমানত 2025-26 বৰ্ষত ফুলৰ উৎপাদন 25 লাখ টনৰো অধিক হ'ব পাৰে বুলি কোৱা হৈছে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে সম্প্ৰতি চলি থকা সংঘৰ্ষসমূহে মূল্যবৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে যুদ্ধবিধবস্ত অঞ্চলৰ উপৰি আন অঞ্চলতো বিভিন্ন পৰিৱৰ্তন অনাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছে। ফিনলেণ্ডত অনুষ্ঠিত কুলতৰণ্টা আলোচনাত দেশখনৰ বিদেশ মন্ত্ৰী এলিনা ভাল্টোনেন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ সহকাৰী বিদেশ মন্ত্ৰী লানা নুচেবেৰ সৈতে পৰিৱৰ্তনশীল শক্তি আৰু নতুন ভূ ৰাজনৈতিক প্ৰতিযোগিতা শীৰ্ষক বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। ডঃ জয়শংকৰে লগতে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক ইয়াৰ পৰিণামৰ পৰা হাত সৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা আৰু কূটনৈতিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো জোৰ দিয়ে। অস্থিৰ বিশ্বত সম্প্ৰতি বৈচিত্ৰময় যোগান শৃংখল, স্থায়িত্ব বৃদ্ধি, আশংকা হ্ৰাস কৰাৰ গুৰুত্ব সম্পৰ্কেও তেওঁ সজোৰে কয়। ডঃ জয়শংকৰে লগতে ভাৰতৰ শক্তিৰ ব্যৱহাৰ ৰাষ্ট্ৰীয় প্ৰয়োজন, ক্ৰয় বিক্ৰয় আধাৰিত আৰু সুলভতাৰ ওপৰত নিৰ্ভৰ কৰে বুলি উল্লেখ কৰে। 2026 বৰ্ষৰ ই প্ৰশাসনৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে 4টা পঞ্চায়তীৰাজ সম্পৰ্কীয় পদক্ষেপক নিৰ্বাচিত কৰা হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ডিজিটেল প্ৰশাসন আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদানৰ ক্ষেত্ৰত গাঁও পঞ্চায়তসমূহৰ বৰ্ধিত ভূমিকা সম্পৰ্কে ই আলোকপাত কৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। ডিজিটেল মঞ্চত ডাটা এনালিটিক্স ব্যৱহাৰেৰে ডিজিটেল ৰূপান্তৰ শিতানত পঞ্চায়ত উন্নতি সূচ্যাংকক সোণৰ পদক আগবঢ়োৱা হৈছে। মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ কৰেপুৰ গাঁও পঞ্চায়তেও সোণৰ পদক লাভ কৰিছে। ত্ৰিপুৰাৰ পশ্চিম ত্ৰিপুৰা জিলাৰ বিজয়নগৰ গাঁও পঞ্চায়তে ৰূপৰ পদক অৰ্জন কৰিছে। মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হয়। এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 পৰাস্ত কৰে। মেক্সিকোৰ হৈ জুলিয়ন কিউননছে খেলৰ 9 মিনিটত গ'ল দি দলক অগ্ৰগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে 67 মিনিটত দিয়া গলেৰে মেক্সিকোই 2-0 অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত ছাকিৰা আৰু ৱাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত দায় দায় পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলেজান্দ্ৰো ফাৰ্ণাণ্ডেজ, লীলা গাউন্স, বেলিণ্ডা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। বিশ্বৰ ভালেসংখ্যক গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থা অনিশ্চয়তা আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতৰ উন্নয়ন গাথা বিশ্বৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰে উপসাগৰীয় অঞ্চলৰ পৰিৱৰ্তিত সামুদ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বাবে পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে। দেশত খেতিয়কসকলক তৈলবীজৰ খেতি সন্দৰ্ভত তথ্য প্ৰদানৰ উদ্দেশ্যে কিষাণ মিত্ৰ নামৰ হোৱাটছএপ আধাৰিত কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শ সেৱা আৰম্ভ কৰা হৈছে। কৃষি তথা কৃষক কল্যাণ মন্ত্ৰালয়ে দেশত 2025-26 বৰ্ষত প্ৰায় 3,778 লাখ টন উদ্যান শস্য উৎপাদন হ'ব বুলি পূৰ্বানুমান কৰিছে। আৰু মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা

0: সিদ্ধান্ত কৰি পৰৱৰ্তী বাতৰি 7:55 পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জিতুল সোণোৱালৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিজয় দুৱৰাৰ, সুৰ শিল্পীৰ নিজৰ।

জিতুল সোণোৱালৰ কণ্ঠৰ গীতে শুনিলে। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে পৰিণীতাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ইপচনলাল বৰুৱাৰ, সুৰ উৎপল শৰ্মাৰ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা সৌৰভ শইকীয়াৰ, সুৰ শিল্পীৰ নিজৰ।

তৰালী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনক অৰুন্ধতী বেজবৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ অপূৰ্ব বেজবৰুৱাৰ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জে পি দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা বিবেকা জৰিকাৰ, সুৰ শিশিৰ বৰুৱাৰ।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনক নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত। গীতৰ কথা খনীন্দ্ৰ কুমাৰ নাথৰ, সুৰ বিমল দেৱ মেধিৰ।

নমিতা ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফাইটাৰ ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেন্স মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ এণ্ড ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল, ৱাইণ্ডাৰ মেকানিক, ডিজেল হিট ইঞ্জিন, টাৰ্ণাৰ মেচিনিষ্ট, ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰে যিকোনো ট্ৰেডত ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত 8:15 মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৈঠকত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1,000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনেই ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
2: Both Assam and Nagaland is joining hands to share the proceed of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably, because we want to see that ultimately, people of the area is benefited from these hydrocarbon resources.
1: উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। অঞ্চলটোত মূল্যৱান হাইড্ৰকাৰ্বনৰো ভাণ্ডাৰ আছে বুলি জনা যায়। দুয়োখন ৰাজ্যৰ মাজত দীৰ্ঘদিনীয়া সীমা বিবাদৰ বাবে এতিয়ালৈকে এই সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰিব পৰা হোৱা নাই। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে DLA, BED আৰু TET পৰীক্ষা উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি তেওঁ উল্লেখ কৰে। বিদ্যাৰ্থীয়ে প্ৰতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে বুলিও তেওঁ কয়। তেওঁ কয় যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে সেই কিতাপসমূহে ছাত্ৰ ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে এতিয়াৰে পৰা 9ম-10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে 8ম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল 2জন সাক্ষীৰহে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বীৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য দিয়ে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন উপস্থিত থাকে যদিও সময়ৰ অভাৱৰ বাবে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কালি জিলাখনৰ জেইল ৰোডত নিৰ্মাণৰত চিটি হাস্পতালৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি প্ৰকল্পটোৰ অগ্ৰগতি আৰু গুণগত মান পৰ্যবেক্ষণ কৰে। বিশ্ববেংকৰ অধীনৰ এছিছ প্ৰকল্পৰ সহযোগত নিৰ্মাণ কৰা এই চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হলে ৰোগীৰ বাবে সকলো ধৰণৰ উন্নত সা সুবিধা পোৱা যাব। পৰিদৰ্শনৰ সময়ত আয়ুক্তগৰাকীয়ে বাকী থকা কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ আৰু নিৰ্ধাৰিত মান বজাই ৰাখিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
3: आजकल भारत के गांव-गांव में छतों का रूप बदल गया है। जहां पहले छतों पर सिर्फ पापड़ और कपड़े सूखते थे, वहां पर अब बिजली बिल जीरो हो रहे हैं। गांव-गांव में लोग सोलर पैनल लगवा रहे हैं। आप भी लगवा लीजिए। 78,000 की सब्सिडी दे रही है भारत सरकार। 30 लाख से अधिक परिवार तो इसका लाभ उठा चुके हैं। पीएम सूर्य घर मुफ्त बिजली योजना से जुड़ने के लिए रजिस्टर करें।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ এপ, এআইআৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ময়ূখ হাজৰিকাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

ভূয়ুক হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক দেৱৰাজৰ কণ্ঠৰ এটি গীত। গীতৰ সুৰ অভিজিত বৰ্মনৰ, গীতৰ কথা শিল্পীৰ নিজৰ।

আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে পাপৰি শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা গোপাল বৰঠাকুৰৰ। গীতত সুৰ দিছে পাপলুৱে।

জিতেন ডেকাৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ, ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ, 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ, ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা, আৰু মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 গ'লত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা।

0: এতিয়া বিতং বাতৰি। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম আৰু নাগালেণ্ডৰ মাজত কালি নতুন দিল্লীৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত এখন ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত থাকে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত কয় যে এই ঐতিহাসিক চুক্তিৰ ফলত অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলৰ 1000 বৰ্গ কিলোমিটাৰতকৈ অধিক এলেকাত থকা তেল গেছ আৰু খনিজ সম্পদৰ অন্বেষণ তথা উৎপাদনৰ নতুন দুৱাৰ মুকলি হ'ব। এই পদক্ষেপে উত্তৰ পূৰ্বাঞ্চলক মূল চালিকা শক্তি হিচাপে লৈ ভাৰতবৰ্ষক শক্তিখণ্ডত স্বাৱলম্বী কৰি তোলাৰ যাত্ৰাত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত আৰু সুৰক্ষিত ভাৰত গঢ়াৰ পথত বাধা হৈ থকা পুৰণি তথা জটিল সমস্যাসমূহ সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ আৰু খনিজ সম্পদৰ অন্বেষণৰ চুক্তিখনে ইয়াৰ প্ৰমাণ। চুক্তি সম্পাদনাৰ লগে লগে উত্তৰ পূব অৰ্থাৎ অষ্টলক্ষ্মী অঞ্চলৰ বাবে নতুন যুগৰ আৰম্ভণি ঘটিল বুলি তেওঁ মন্তব্য কৰে।
1: Both Assam and Nagaland is joining hands to share the proceed of this hydrocarbon potential in terms of royalty. This agreement is particularly important at the time when the world is facing crisis and India is importing hydrocarbon at much higher rates, causing tremendous hardship to the people. I am sure that this arrangement on hydrocarbon will be implemented in letter and spirit. As assured by Honorable Chief Minister of Nagaland, I can reiterate that Assam will also cooperate in the implementation of this agreement. Whenever there will be some dispute regarding the area of interest, we both will sit and will resolve it amicably because we want to see that ultimately, people of the area is benefited from these hydrocarbon resources.
0: চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বাঞ্চলৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ স্বাধীন ভাৰতৰ ইতিহাসত সঁচাকৈ বিৰল। তেওঁ কয় যে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে 2019 চনৰ পৰা এতিয়ালৈ 12খন চুক্তি সম্পাদন হৈছে। অহা বছৰৰ ভিতৰত কেইখনমান ৰাজ্যৰ বাহিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আফস্পা প্ৰত্যাহাৰ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে।
2: देश के प्रधानमंत्री नरेंद्र मोदी जी ने जब से प्रधानमंत्री पद का भार संभाला तब से नॉर्थ ईस्ट को उन्होंने अपने फोकस में रखा और सबसे ज्यादा बार नॉर्थ ईस्ट जाने वाले प्रधानमंत्री भी नरेंद्र मोदी जी बने और नॉर्थ ईस्ट को शांत और विकसित बनाने के लिए उन्होंने जो एफर्ट्स किए हैं इसकी जोड़ आजाद भारत के इतिहास में मिलना असंभव है। सिर्फ 2019 के बाद लगभग 12 समझौते अलग अलग प्रकार के हुए जिसने नॉर्थ ईस्ट में शांति सुनिश्चित की है। नॉर्थ ईस्ट के अंदर हर प्रकार की हिंसा में करीब करीब 80% कमी हम रिकॉर्ड पर देख रहे हैं और जिस प्रकार से नॉर्थ ईस्ट का इंफ्रास्ट्रक्चर बढ़ा अगर ये समझौते न होते ये असंभव था। आज नॉर्थ ईस्ट में पर्यटन भी बढ़ा है, इन्वेस्टमेंट भी बढ़ा है और औद्योगिक शांति के कारण प्राइवेट इन्वेस्टमेंट भी बढ़ा है।
0: উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ বৃহৎ ভাণ্ডাৰ আছে বুলি অনুমান কৰা হৈছে। প্ৰস্তাৱিত চুক্তিখনে অৰ্থনৈতিক উন্নয়নৰ নতুন সুযোগ সৃষ্টি কৰি দুয়োখন ৰাজ্যকে একেলগে কাম কৰাত সহায় কৰিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃতাধীন ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ ভিতৰত 40% নিযুক্তি শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয় যে অনাগত দিনত শিক্ষকতাৰ বাবে ডি এল এ, বি এড আৰু টেট পৰীক্ষাত উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ আহি আছে।
3: লক্ষ্য স্থিৰ কৰিছে আৰু এই 2 লাখৰ ভিতৰত যথেষ্ট সংখ্যক আচলতে প্ৰায় 50% নহ'লেও 40% নিযুক্তি শিক্ষা বিভাগতেই হ'ব আৰু গতিকে এটা ভাল সংবাদ যিসকলে শিক্ষকতাৰ কাৰণে নিজকে প্ৰস্তুত কৰিছে, ডি এল এড, বি এড পাছ কৰিছে, যিসকলে টেট পৰীক্ষাত উত্তীৰ্ণ হৈ আছে তেওঁলোকৰ কাৰণে ভাল।
0: স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ বেগৰ ওজনক লৈ দীৰ্ঘদিনৰ পৰা চলি অহা আপত্তি অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয়ৰ শৈক্ষিক দিনপঞ্জী এনেদৰে প্ৰস্তুত কৰা হয় যাতে শিক্ষাৰ্থীয়ে সকলোখিনি কিতাপ স্কুললৈ নিবলগীয়া নহয়। শৈক্ষিক দিনপঞ্জীখন প্ৰতিদিনে কম কিতাপ লৈ যোৱাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি প্ৰস্তুত কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে বিদ্যাৰ্থীয়ে প্ৰতিদিনে বেলেগ বেলেগ বিষয়ৰ পাঠ্যপুথি বিদ্যালয়লৈ নিব লাগে। তেওঁ কয় যে শৈক্ষিক দিনপঞ্জী অনুসৰি যিকেইটা বিষয়ৰ পাঠদান থাকে সেই কিতাপসমূহে ছাত্ৰ ছাত্ৰীয়ে নিব লাগে। শিক্ষাৰ্থীৰ বিদ্যালয়ৰ বেগৰ ওজনৰ ওপৰত নিৰ্ভৰ কৰিয়েই শৈক্ষিক দিনপঞ্জী প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ অহা যোৱাৰ সুবিধাৰ বাবে এতিয়াৰে পৰা নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ লগতে অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীকো একোখনকৈ চাইকেল প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শেহতীয়াকৈ শিক্ষাৰ্থীৰ নামভৰ্তি হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে 30গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত লৈছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে এই সন্দৰ্ভত সকলো জিলা শিক্ষা বিষয়ালৈ জৰুৰী পত্ৰ প্ৰেৰণ কৰি বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে। নিৰ্দেশনাত একত্ৰীকৰণৰ পূৰ্বে শিক্ষা সেতু পৰ্টেলত অন্তৰ্ভুক্ত কৰা প্ৰতিখন বিদ্যালয়ৰ অৱস্থা পৰীক্ষা কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে। বিশেষকৈ নামভৰ্তিৰ হাৰ, বিদ্যালয়ৰ আন্তঃগাঁথনি, আন বিদ্যালয়ৰ পৰা সংশ্লিষ্ট বিদ্যালয়খনৰ দূৰত্ব কিমান আৰু বিদ্যালয়ৰ মাজৰ পথত যান বাহনৰ চলাচলে শিক্ষাৰ্থীক বিদ্যালয়লৈ অহা যোৱাত অসুবিধাৰ সৃষ্টি কৰিছে নেকি সেই বিষয়সমূহ পৰীক্ষা কৰি চাবলৈ নিৰ্দেশ দিয়া হৈছে। 30গৰাকীতকৈ কম শিক্ষাৰ্থী থাকিলেও বিদ্যালয়খন একত্ৰীকৰণৰ বাবে যোগ্য হয় নে নহয় এই বিষয়টো চালি জাৰি চাবলৈ জিলা শিক্ষা বিষয়াসকলক কোৱা হৈছে। প্ৰাথমিক শিক্ষা সঞ্চালকে কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহৰ তালিকা প্ৰস্তুত কৰিবলৈকো সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিছে। উল্লেখযোগ্য যে ৰাজ্যত বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়াৰে এতিয়ালৈকে 2900খন বিদ্যালয়ক আন বিদ্যালয়ৰ সৈতে সংযোগ কৰা হৈছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন 6 জুলাইত আৰম্ভ হ'ব। এই অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট উত্থাপন কৰিব। বিত্তমন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছতে বাজেট প্ৰস্তুতক লৈ তৎপৰ হৈ পৰা শ্ৰীমল্ল বৰুৱাই কালি দিছপুৰত এখন প্ৰাক বাজেট বৈঠকত অংশ লয়। বৈঠকত বিত্ত বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে বাজেটৰ প্ৰস্তুতি প্ৰধান শিতানসমূহ আৰু ভৱিষ্যৎ ৰূপৰেখা সম্পৰ্কে মন্ত্ৰীগৰাকীক অৱগত কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে ভৱিষ্যমুখী বাজেটৰ প্ৰস্তুতৰ লক্ষ্য লৈছে যাতে ৰাজ্যৰ বিকাশৰ হাৰ বহনক্ষম আৰু উন্নয়নৰ হাৰ ত্বৰান্বিত কৰিবলৈ সমৰ্থ হয়। তেওঁ কয় যে ৰাইজৰ ওপৰত কৰৰ বোজা নিদিয়াকৈ কেনেকৈ ৰাজহ বৃদ্ধি কৰিব পৰা যায় সেই বিষয়েও বাজেট প্ৰস্তুতিৰ সময়ত গুৰুত্ব আৰোপ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজহৰ সৈতে জড়িত বিত্ত, বন আৰু খনি বিভাগত লোকচান অপচয় ৰোধ কৰি ৰাজহ বৃদ্ধিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হ'ব। বন বিভাগৰ ৰাজহ বৃদ্ধি হোৱাটো উচিত বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। কালিৰ দিনটোত কেৱল দুজন সাক্ষীৰহে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। যোৱা বুধবাৰে সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা ৰাজা অসম আৰু বীৰিঞ্চি বৰাই কালি পুৱাৰ ভাগতে আদালতত সাক্ষ্য দিয়ে। আদালতত কালি সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন উপস্থিত থাকে যদিও সময়ৰ অভাৱৰ বাবে তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব নোৱাৰিলে। হাড়গিলা বাইদেউ হিচাপে পৰিচিত তথা প্ৰকৃতি সংৰক্ষণবিদ ডঃ পূৰ্ণিমা দেৱী বৰ্মনক 2026 বৰ্ষৰ ৱে ফাইণ্ডাৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে। বিলুপ্ত প্ৰায় হাড়গিলা চৰাই সংৰক্ষণৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰ স্বীকৃতিস্বৰূপে ডঃ বৰ্মনক নেশ্যনেল জিঅ'গ্ৰাফিক ছচাইটি আৰু কিয়াই যৌথভাৱে প্ৰদান কৰা এই বঁটাৰ বাবে বাছনি কৰা হৈছে। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহলে কালি জিলাখনৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে সীমান্তৱৰ্তী ভোগডাঙ্গা গাঁৱৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ পূৰণৰ আশ্বাস দিয়ে। শ্ৰীসিংহলে বি এছ এফৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে কালি ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা জনকল্যাণমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীসিংহলে ধুবুৰীৰ ঐতিহাসিক গুৰুদ্বাৰ গুৰু টেগ বাহাদুৰ চাহেবজীত সেৱা জনাই জনসাধাৰণৰ মংগল কামনা কৰে। আকাশবাণীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 অসমত শান্তি চুক্তিৰ এটা দশক শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হীৰেণ চন্দ্ৰ নাথ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ জয়ন্ত কৃষ্ণ শৰ্মা, ইউ পি পি এলৰ মুৰববী প্ৰমোদ বড়ো, প্ৰাক্তন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু সাংবাদিক সঞ্জু বৰাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। মেক্সিকোত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে যোৱা নিশা বিশ্বকাপ ফুটবল

0: প্ৰতিযোগিতা আৰম্ভ হয়। এজটেকা ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী খেলত সহ আয়োজক দেশ মেক্সিকোই দক্ষিণ আফ্ৰিকাক 2-0 গলত পৰাস্ত কৰে। মেক্সিকোৰ হৈ জুলিয়ন কিউনন্সে খেলৰ 9 মিনিটত গল দি দলক অগ্ৰগতি প্ৰদান কৰে। পাছত ৰাউল জিমেনেজে 67 মিনিটত দিয়া গলেৰে মেক্সিকোই 2-0 গলৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পূৰ্বে বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত সংগীত আৰু সংস্কৃতিৰ সমাহাৰ দেখিবলৈ পোৱা যায়। অনুষ্ঠানত ছাকিৰা আৰু ৱাৰ্ণাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। অনুষ্ঠানত মেক্সিকোৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী এলজান্দ্ৰো ফাৰ্ণাণ্ডেজ, লীলা গাউন্স, বেলিন্দা আৰু অন্যান্যসকলে অনুষ্ঠান পৰিৱেশন কৰে। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত কানাডা বছনিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন খেলত আমেৰিকা পেৰাগুৱাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত চকু ফুৰাওঁ আহক।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ, 2024-25 বৰ্ষৰ সংগীত নাটক একাডেমী বঁটা ঘোষণা, ওমান উপকূলত ভাৰতীয় জাহাজত আমেৰিকাৰ আক্ৰমণৰ ফলত 3 জন নাৱিক নিহত আদি ভিন ভিন বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দৈনিক অসম কাকতৰ শিৰোনাম। বীজ নিগমৰ সঞ্চালক বিপুল দাসৰ নেতৃত্বত কেলেংকাৰী, কৃষিত জালিয়াতিৰে 683 কোটি লুণ্ঠন। দৈনিক অগ্ৰদূত কাকতে পুনৰ সহস্ৰাধিক বিদ্যালয় বন্ধৰ যোজা শিৰোনামেৰে চৰকাৰ গঠন কৰিয়েই শিক্ষা বিভাগৰ তৎপৰতাৰ বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ছাকিৰাৰ চমকেৰে আৰম্ভ হ'ল বিশ্বকাপ শিৰোনামেৰে আলোকচিত্ৰসহ বিস্তৃত বাতৰি পৰিৱেশন কৰিছে। নতুন দিল্লীত ত্ৰিপাক্ষিক চুক্তি শিৰোনামেৰে দৈনিক জনমভূমি কাকতে নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণ আৰু উৎপাদনলৈ সেউজ সংকেতৰ বাতৰি প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে। আমাৰ অসম কাকতে নীতি আয়োগৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বত মন্দাৱস্থাৰ সময়তো ভাৰত আগবাঢ়িছে বুলি কৰা মন্তব্যক অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে গহপুৰৰ পৰা নুমলীগড়লৈ পানীৰ তলেৰে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত সুৰংগই ভ্ৰমণৰ দূৰত্ব 85% হ্ৰাস কৰাৰ সম্ভাৱনা আছে বুলি এটা বাতৰি তথ্য সহকাৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন অহা 6 জুলাইত অনুষ্ঠিত হোৱাৰ এটা বাতৰি প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰি মাজলৈ উভতিছো।
0: ওদালগুৰি জিলাৰ চুকলাই নিবাসী বিশিষ্ট সমাজকৰ্মী ইন্দ্ৰ শৰ্মা শিৱাকুটিৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। চুকলাইখুটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা ইন্দ্ৰ শৰ্মাই অঞ্চলটোৰ কেইবাটাও সংঘ, সমবায় সমিতি আৰু শৈক্ষিক প্ৰতিষ্ঠান স্থাপনৰ সৈতে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম নাগালেণ্ড সীমান্তত তেল আৰু গেছৰ অন্বেষণৰ বাবে কেন্দ্ৰীয় চৰকাৰ, অসম আৰু নাগালেণ্ডৰ মাজত ত্ৰিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰ। ৰাজ্য চৰকাৰে অহা 5 বছৰত প্ৰদান কৰিবলগীয়া 2 লাখ নিযুক্তিৰ 40% শিক্ষাখণ্ডত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ অনুজ বেগুৰ প্ৰকাশ। 30 গৰাকীতকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয়সমূহ একত্ৰীকৰণৰ বাবে শিক্ষা বিভাগৰ সিদ্ধান্ত গ্ৰহণ। ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহালৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা আৰু মেক্সিকোৰ এজটেকা ষ্টেডিয়ামত বিশ্বকাপ ফুটবলৰ উদ্বোধনী খেলত যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সহ আয়োজক দেশ মেক্সিকোৰ 2-0 গলত জয়লাভ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ এপ, এ আই আৰ ৰেডিঅ' এপতো শুনিবলৈ পাব। এতিয়া আৰম্ভ কৰিবলৈ লোৱা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক দূৰণিৰ ৰং ছবিৰ এটি গীত পুলক বেনাৰ্জী আৰু হেমন্তী শুক্লাৰ কণ্ঠত। গীতৰ কথা ৰবি সিংহৰ, সংগীত পৰিচালনা অজিত সিংহৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক খগেন মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা জয়ন্ত বৰুৱাৰ, সংগীত অজিত সিংহৰ।

রূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অগ্নিবৃষ্টি ছবিৰ এটি গীত তৰালী শৰ্মাৰ কণ্ঠত, গীতৰ কথা অৰুণ গোস্বামীৰ, সংগীত পৰিচালনা কৃপাল কলিতাৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক বডিগাৰ্ড ছবিৰ এটি গীত এশ কিং আৰু ক্লিণ্টন শ্ৰেজৰ কণ্ঠত, গীতৰ কথা শব্বিৰ আহমেদৰ, সংগীত পৰিচালনা হিমেশ ৰেশমীয়াৰ।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনক কেকেৰ কণ্ঠৰ এটি গীত ৰোগছবিৰ পৰা। গীতৰ কথা নীলেশ মিশ্ৰাৰ, সংগীত পৰিচালনা এম এম কিৰাৱানীৰ।

কেকেৰ কণ্ঠৰ গীতি শুনিলে ৰূপালী ঢৌ অনুষ্ঠানৰ ইমাননে ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় পুৱা 9:45 গৈছে। ইয়াৰ লগে লগে আমাৰ এই অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 বজাত মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপ, AIR ৰেডিঅ' এপতো শুনিবলৈ পাব। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত শ্ৰুতি মেধি, নিয়ন্ত্ৰণ কক্ষত পপীচন্দ, বিবেক শৰ্মা আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মৃগাংক কৃষ্ণাত্ৰেয় আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আগবঢ়াবলৈ লোৱা হৈছে গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক খগেন মহন্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰবিন্দ পাঠকৰ, সুৰশিল্পীৰ নিজৰ।

খগেন মহন্তৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ প্ৰযোজনা আছিল শিল্পীৰ নিজৰ। অনুষ্ঠানত এবাৰ শুনক খগেন মহন্তৰ কণ্ঠৰ আনিটি গীত। গীতৰ কথা কেশৱ মহন্তৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মিনতি চৌধুৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নলিনী বালাদেৱীৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

মিনতি চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। গীতি মালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনক মিহিৰ বৰদলৈৰ কণ্ঠৰ এটি গীত। গীতৰ কথা লক্ষ্য হীৰা দাসৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত। গীতৰ কথা নীলকান্ত শৰ্মাৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

সংগীত ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আলাপ অনুরাগ।

আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে হিন্দী বাতৰি, 12:05 ইংৰাজী বাতৰি আৰু 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানসমূহ শুনিবলৈ পাব।

নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, শ্বেখ আব্দুল্লা আহমেদ, বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন, বিজয় দাস আৰু ষ্টুডিঅ' আৰু ডিউটি ৰুমৰ দায়িত্বত মই শিখামণি দত্ত। আগবঢ়াইছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈ আছে মিডিয়াম এফৰ 99.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ ইমুঠিমান মন প্ৰসা অনুষ্ঠানৰ সৈতে ষ্টুডিঅত আছো মই শ্ৰুতি আৰু মোৰ সৈতে আছে শাশ্বতী।

ৰাজা ৰামমোহন ৰায়ে কৈছিল, শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক নতুন ৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান তুলনাবিহীন।

প্রিয় শ্রোতা, এইখিনিৰে জানোচোনা হওক কি কি অনুষ্ঠানে নসজোৱা হৈছে আমাৰ আজিৰ চুবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে খগেন মহন্তৰ কেইটিমান গীতেৰে। নিয়োগপ্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান 5:55 শুনিবলৈ পাব। 6:10 শুনিবলৈ পাব শ্ৰুতিস্মা অনপাল দত্তৰ কথিকা, খগেন মহন্তৰ কণ্ঠৰ গীত, সুৰ আৰু জীৱন দৰ্পণ।

শৰীৰ আৰু স্বাস্থ্যৰ অনুষ্ঠানটি শুনিবলৈ পাব 6:30 আজিৰ বিষয় যোগাভ্যাস আৰু সুস্বাস্থ্য। অতিথি হিচাপে উপস্থিত থাকিব যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী, অনুষ্ঠানটিৰ প্ৰযোজনা স্নেহা পাঠকৰ। আৰু 7:45 ন প্ৰতিভা অনুষ্ঠানটি শুনিবলৈ পাব। উপস্থিত থাকিব উদীয়মান নৃত্যশিল্পী তথা অভিনেত্ৰী অলংকৃতা মহন্ত, অনুষ্ঠানটিৰ প্ৰযোজনা স্নেহা পাঠকৰ। আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55।

6:10 নিবেদন কৰা হ'ব এটি কথিকা। আধুনিক গীত শুনিবলৈ পাব 6:30। 7:45 নিবেদন কৰা হ'ব যুৱ কৰ্মশালা অনুষ্ঠানটি। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজি মনোৰঞ্জন সজোৱা হৈছে খগেন মহন্তৰ কেইটিমান গীতেৰে। খগেন মহন্ত অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ আছিল। অসমীয়া থলুৱা গীত পদৰ স্বকীয়তা নষ্ট নকৰাকৈ তেওঁ লোকসংগীতৰ ভেটিতেই বহু কালজয়ী গীত বা গীতৰ সুৰ সৃষ্টি কৰিছিল। অসমৰ অন্যতম লোকসংগীত বিহুৰ পৰিৱেশনৰ ক্ষেত্ৰত থকা দক্ষতাৰ বাবে তেওঁক কিং অফ বিহু বা বিহু সম্ৰাট বুলি কোৱা হয়। স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছতেই খগেন মহন্ত সংগীত সাধনাত ব্ৰতী হৈছিল। তেওঁ বিহু গীতক জনপ্ৰিয় কৰাত প্ৰতিদ্বন্দ্বী ভূমিকা লৈছিল। লোকগীতৰ সম্ৰাটজন ফিল্ম ক্ৰাফ্ট এৱাৰ্ড, সংগীত নাটক একাডেমী বঁটা, সংগীত চৰ্চা বঁটা আদিৰে সন্মানিত হৈছিল। প্ৰিয় শ্ৰোতা, শুনোচোন আহক খগেন মহন্তৰ কণ্ঠৰ আন দুটি গীত।

আকাশবাণী গুৱাহাটীৰ নিয়মীয়া শিল্পী হিচাপে খগেন মহন্তই 1965 চনৰ পৰাই গীত গাবলৈ লয় আৰু 1972 চনত প্ৰথম শ্ৰেণীৰ সুগম সংগীত আৰু লোকসংগীতৰ শিল্পী হিচাপে আকাশবাণীৰ স্বীকৃতি লাভ কৰে। 1976 চনত তেখেতে আকাশবাণীৰ কম্পজাৰ চাকৰিত যোগদান কৰে আৰু বিভিন্ন শিল্পীক গীত মাত গাবলৈ শিকায়। পিছত তেওঁ আকাশবাণীক সংগীত প্ৰযোজক হৈ শেষত আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডিৰেক্টৰ হিচাপে 2001 চনৰ 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ আগলৈকে তেওঁ ফ্ৰীলান্সাৰ হিচাপে নিজকে সংগীত জগতত নিয়োগ কৰি ৰাখিছিল। গুৱাহাটী আকাশবাণী কেন্দ্ৰত থকাৰ সময়তে তেওঁ অসমীয়া লোকসংগীতৰ শিল্পীসকলক বিচাৰি উলিয়াবৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা হাতত লৈছিল। ইয়াৰ উপৰি আকাশবাণীত শিশু অনুষ্ঠান পৰিচালনা, সংগীতালক্ষ্য প্ৰস্তুত, সাক্ষাৎকাৰ গ্ৰহণ আদিৰ দৰে অনেক নতুন অনুষ্ঠানৰো শুভাৰম্ভ কৰিছিল। তেন্তে শ্ৰোতাসকল, শুনিছোন আহক খগেন মহন্তৰ কণ্ঠতে অন্য দুটি সুমধুৰ গীত।

লৈ স্বৰ্গদেৱৰ পদূলি মুখত কপাই থৈ ধূলিয়া কিয় হবি দুলিয়া দোলাব

প্রিয় শ্রোতা, 1960 চনৰ অসম ভাষা আন্দোলনৰ সময়ত বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ দ্বাৰা নিৰ্মাণ কৰা হাৰ্মনী দলৰ এজন সক্ৰিয় সদস্য হৈ খগেন মহন্তই গোটেই অসমত শান্তিৰ হকে গীত পৰিৱেশন কৰিছিল। অসমীয়া সংগীত জগতৰ যুগজয় অথবা কালজয় আৰু চিৰজয় গীতসমূহৰ ভিতৰত কাউৰী পৰে কলৰে পাততে, মা আমি শদিয়ালৈ যামে, পাৰৰ পাখিত গুজি দিলো ফুলাম চিঠিখনি আদি গীতত খগেন মহন্তই কণ্ঠদান কৰিছিল। তেওঁ অসমৰ গাঁৱে ভূঞে গৈ সহজ সৰল মানুহখিনিৰ মাজত গীত পৰিৱেশন কৰাৰ লগতে অত্যন্ত ভিতৰুৱা অঞ্চলৰ পৰা লোকগীতৰ লেচেৰী বুটলি আৰু সেইসমূহৰ সংৰক্ষণৰ দিহা কৰি নতুন প্ৰজন্মৰ মাজত মেলি ধৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত ৰচনা কৰা এয়ে মোৰ শিকগান গীতটোক খগেন মহন্তই সুৰ আৰু কণ্ঠেৰে সজাই তুলিছিল। প্ৰিয় শ্ৰোতা, তেন্তে শুনোচোন আহক খগেন মহন্তৰ কণ্ঠৰ আন দুটি গীত।

0: প্ৰিয় শ্ৰোতা, গীতৰ নিৰ্বায়নস্থান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যনছ টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যনছ, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বি বা বিটেক হ'ব লাগিব, নাইবা ইলেকট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত এম এছ চি ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয় লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰমেশ্যনছ টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয় লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SSC.NIC.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মেইণ্টেনেন্স মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক মেকানিক, মেকানিক মটৰ ভেহিকেলছ, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, মেকানিক ডিজেল, হিট ইঞ্জিন, ৰেফ্ৰিজাৰেশ্যনছ এণ্ড এয়াৰ কণ্ডিচনিং মেকানিক, ইয়াৰে যিকোনো এটা ট্ৰেডত ITI চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক বা অটোমোবাইল ইঞ্জিনিয়াৰিং, ইয়াৰ যিকোনো এটা শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট IndianRailway.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চত আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদিৰ বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট IndianAirForce.NIC.in। আবেদনৰ শেষ তাৰিখ 19 জুন। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

খগেন মহন্তৰ গীত সুৰ আৰু জীৱন দৰ্পণ। কাউৰী পৰে কলৰে পাততে, কাউৰী পৰে আগলতি চিতমূৰ লৰে চৰে।

সন্মুখত এই গীতটি শুনিয়েই শৈশৱতে টোপনিৰ কোলাত ঢলি পৰা এতিয়াও মনত পৰে। তেতিয়া মায়ে কৈছিল গীতটি খগেন মহন্তদেৱৰ। তেতিয়া মনত থাকি যোৱা খগেন মহন্ত নামটোৰে ভালদৰে চিনাকি হৈছিলোঁ কৈশোৰত। বিহুগীত, ভাৰতীয় লোকসংগীত আদিক অন্য এক স্তৰলৈ কঢ়িয়াই লৈ যোৱা বিহু সম্ৰাট খ্যাত খগেন মহন্তদেৱৰ জন্ম হৈছিল 1942 চনৰ 17 আগষ্ট তাৰিখে নগাঁও জিলাৰ জাজৰিত। তেখেতৰ পিতৃৰ নাম হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃৰ নাম আছিল লক্ষ্মীপ্ৰিয়া দেৱী। তেখেতৰ পিতৃ জাজৰি বগৰীগুৰি আমতলা গজলা সত্ৰৰ সত্ৰাধিকাৰ আছিল। শৈশৱৰ পৰা মহন্তদেৱ সত্ৰীয়া নৃত্য আৰু খোলবাদ্যত পাৰ্গত আছিল। 1957 চনত মেট্ৰিকুলেশ্যন পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ক্ৰমে শ্বিলঙৰ ছেইণ্ট এডমান্স কলেজ, গুৱাহাটীৰ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাজীৱন সমাপ্ত কৰি সম্পূৰ্ণৰূপে সংগীত সাধনাত নিয়োজিত হয়। উল্লেখযোগ্য যে 1959 চনত মহীশূৰত অনুষ্ঠিত সদৌ ভাৰত আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত তেখেতে খোলবাদন প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে। 1961 চনত আকাশবাণী গুৱাহাটীৰ জৰিয়তে তেখেতৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ডটো সম্পন্ন হয়। 1965 চনৰ পৰা তেখেতে আকাশবাণীৰ নিয়মীয়া শিল্পী হিচাপে গীত গাবলৈ আৰম্ভ কৰে। 1972 চনত আকাশবাণীয়ে তেখেতক লোকসংগীতৰ শিল্পী হিচাপে আখ্যা দিয়ে। আকাশবাণীৰ সৈতে খগেন মহন্তৰ ওতঃপ্ৰোত সম্পৰ্ক আছিল। 1976 চনত আকাশবাণীত কম্পজাৰ হিচাপে যোগদান কৰি তেখেতে আকাশবাণীৰ উত্তৰ পূব সঞ্চালকালয়ৰ ডেপুটি ডাইৰেক্টৰ হিচাপে 2001 চনত অৱসৰ গ্ৰহণ কৰে। খগেন মহন্তদেৱৰ সৃষ্টিৰাজিৰ বিশেষত্ব হ'ল যে তেখেতে অসমীয়া লোকসংগীত আৰু থলুৱা গীত মাতবোৰৰ স্বকীয়তা হানি নকৰাকৈ সেইবোৰৰ ভেটিতে বহুতো কালজয়ী গীতৰ ৰচনা কৰি গৈছে। 1960 চনৰ ভাষা আন্দোলনৰ সময়ত তেখেতৰ অৱদান লেখত ল'বলগীয়া। সেই সময়ত অসমত হাৰ্মনি গ্ৰুপ নামেৰে এটি গোট গঠন কৰা হৈছিল। বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আৰু যুগল দাসৰ সৈতে এই গোটটোৰ এজন সক্ৰিয় সদস্য হৈ মহন্তদেৱে সমগ্ৰ অসমখনত শান্তিৰ হকে গীত গাই যায়। অসমৰ বিভিন্ন অঞ্চললৈ গৈ গাঁৱে ভূঞে সিঁচৰতি হৈ থকা লোকসংগীতসমূহৰ উহ বিচাৰি আনি তেখেতে বহুতো চিৰসেউজ গীত ৰচনা কৰি গৈছিল।

মা আমি শদিয়ালৈ যামেই, মা আমি সৎফুল খামেই বুলি শৈশৱতে গীত গাবলৈ শিকাৰ পৰা অলপ ডাঙৰ হোৱাৰ পাছৰ পৰা মনত দুলি থকা পাৰৰ পাখিত গুজি দিলোঁ ফুলাম চিঠিখনি গীতটিয়েই হওক। বিহুৰ বতৰত মনত খলকনি লগোৱা পাক পাক পাক চন্তক মৰিয়নি মাজুলী কিমান বাট গীতটিয়েই হওক, কিংবা বিষ্ণুপ্ৰসাদ ৰাভাই জীৱনৰ অন্তিম সময়ত লিখি উলিওৱা এই মোৰ শেষ গান গীতটিক সুৰেৰে সজাই কণ্ঠদান কৰাই হওক, খগেন মহন্তদেৱৰ অসমীয়া লোকসংগীতলৈ অৱদান অবিস্মৰণীয়। 1965 চনত অৰ্চনা মহন্তৰে বিবাহপাশত আবদ্ধ হোৱা খগেন মহন্তদেৱৰ পুত্ৰ হৈছে

0: অংগৰাগ পাপন মহন্ত। পিতৃ-মাতৃৰ পদাংগ অনুকৰণ কৰিয়েই সংগীত জগতত খোজ দিয়া অংগৰাগ পাপন মহন্ত অসমীয়া সংগীত জগতৰ লগতে বলিউডতো এটা অতি জনপ্ৰিয় নাম। গীত গোৱাৰ উপৰি খগেন মহন্তদেৱে বহুকেইখন চিনেমাত সংগীত পৰিচালনাও কৰিছিল। প্ৰায় 23খন চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে তেখেতে কণ্ঠদান কৰিছিল। তেখেতে সংগীত পৰিচালনা কৰা কেইখনমান চলচ্চিত্ৰ হ'ল মেঘমুক্তি, মইনাজান, যুঁজ ইত্যাদি। উল্লেখযোগ্য যে তেখেতে শকুন্তলা নামৰ এখন চিনেমাত 1961 চনত অভিনয়ো কৰিছিল। খগেন মহন্তদেৱে 1992 চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 1999 চনত তেখেতে সংগীতাচাৰ্য বঁটাৰেও বিভূষিত হৈছিল। গৌৰৱৰ বিষয় যে 1990 চনত তেখেতৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা অ মোৰ আপোনাৰ দেশ গীতটি এছিয়া মহাদেশৰ সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ অধীনত চীনলৈ পঠিওৱা হয়। 2014 চনৰ 12 জুন তাৰিখে বিয়লি 3:30 গুৱাহাটীৰ নিগাজিপামৰ নিজা বাসগৃহত তেখেতে মৃত্যুবৰণ কৰে। খগেন মহন্তদেৱৰ দৰে এটি সত্তা অসমৰ বাবে ভোটাদৰাস্বৰূপ। সৃষ্টিৰ প্ৰতিভাৰে অসম মুলুক জিলিকি থকা মহন্তদেৱ জিলিকি থাকক চিৰদিনলৈ চিৰকাললৈ।
1: প্ৰিয় শ্ৰোতা, শ্ৰুতিস্মা অনপল দত্তৰ কথিকা খগেন মহন্তৰ কণ্ঠৰ গীত, সুৰ আৰু জীৱন দৰ্পণ শুনিলে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

কালা পুনরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: নহব, অকল আমি মানুহ মানুহৰ বাবে চিন্তা কৰিলে নহব, কাৰণ আমি অকল মানুহৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। আমি যদি আজি চলি আছো কাৰণ আমাৰ ওচৰত যিখিনি বাতাবৰণ আছে, যি পশু পক্ষী আছে,
1: আমাৰ যিটো পৰিৱেশ,
0: যিটো পৰিৱেশ, যিটো ইক'লজিকেল ছিষ্টেম, যিটো আমাৰ চাৰিওফালে আছে, যিটো ইক' ছিষ্টেম হয়, সেইটোৰ ওপৰত আমি কমপ্লিটলি ডিপেণ্ডেণ্ট হয়। চ' সেইখিনিক যদি আমি পাহৰি যাওঁ আৰু সেইখিনিক যদি আমি আনমাইণ্ডফুলি যদি এক্সট্ৰেক্ট কৰি থাকোঁ, আনমাইণ্ডফুলি তাৰ দুৰ্ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেইটো আমাৰ ওপৰতো দেখুৱাব, প্লাছ আমাৰ বাতাবৰণৰ ওপৰতো দেখুৱাব, পৃথিৱীৰ ওপৰতো দেখুৱাব, সেইখিনিৰ গোটেই এফেক্টখিনি আমাৰ ওপৰতে ফাইনেলি আহি পৰিব। চ' সেই গোটেইখিনি সামৰি লোৱাৰ অৰ্থই হৈছে ওৱান আৰ্থ ওৱান হেল্থ। য়োগায়ো আমাক সেইটোৱে শিকায় যে ইউনিয়ন, মই আগৰ খণ্ডত যেনেকে বুজাইছিলো, য়োগাৰ যিটো অৰ্থ হৈছে সেইটো ইউনিয়ন মানে যোগ লগা। চ' সেইটোৰ অৰ্থ হ'লগে মই আৰু মোৰ ঘৰত যে গৰু আছে, মোৰ ঘৰৰ যে মুৰ্গী আছে বা কুকুৰ আছে, সিহঁতৰ পৰা মোৰ আত্মাটো বেছি বিশেষ একো নহয়, আমি চব একেই। চ' মই নিজকে যিমান ইম্পৰ্টেঞ্চ দিওঁ, সিমানখিনি ইম্পৰ্টেঞ্চ মই সেই গোটেই পশু পক্ষী গছ গছনি চবকে দিব লাগিব। আৰু নট জাষ্ট গছ গছনি, আমাৰ যিখিনি নেচাৰেল ৰিচোৰ্চেছ আছে সেইখিনি যে আমি নভবা নিচিন্তাকে আমি উলিয়াই গৈ থাকোঁ, চ' কি হয়, সেইখিনি শেষ হৈ হৈ গৈ আছে। আমাৰ বায়'ডাইভাৰ্চিটি চেঞ্জ হৈ গৈছে, আমি পানী দুৰ্ব্যৱহাৰ কৰিছোঁ, আমাৰ গোটেই ইক'লজিকেল ছিষ্টেম ইফাল সিফাল হৈ গৈছে, চ' সেই ক্লাইমেট চেঞ্জ হৈছে। দিছ ইজ অল বিকজ, কাৰণ আমি আমাৰ নিজকে ইমান বেছি মানুহক ইমান বেছি আমি নিজকে ইম্পৰ্টেঞ্চ দিছোঁ, আমি ভাবিছোঁ আমি যেন এটা ওপৰৰ পৰ্যায়ত আছোঁ, বাকীসকল যেন আমাৰ একো ইম্পৰ্টেণ্ট নহয়, তেনেকৈ আমি এটা ভাৱত চলি আছোঁ। কিন্তু সেই ভাৱটোৰ পৰা ঘূৰি আহিব লাগিব, আৰু য়োগাই আমাক এইটোৱে শিকায় সদায় যে কোনো বেলেগ নহয়, মই নিজৰ ভিতৰতো ঈশ্বৰ আছে, মোৰ নিজৰ ভিতৰত ঈশ্বৰ আছে, তেনেকে মোৰ সন্মুখত বহি থকা মানুহজনৰ ভিতৰতো ঈশ্বৰ আছে। আজি যে হাতী এটা যদি ৰাস্তাদি গৈ আছে, আমি যে সেৱা কৰোঁ কিহৰ কাৰণে কৰোঁ, গণেশ বুলি ভাবে হয়, কিন্তু আচলতে হাতীৰ ভিতৰতো একেই ভগৱানৰ স্থাপিত আছে, সেই ডিভিনিটি এটা হাতীৰ ভিতৰতো আছে, কুকুৰৰ ভিতৰতো আছে, গছৰ ভিতৰতো আছে। আমাক য়োগাই সেইটোৱে শিকায়, সকলোকে প্ৰণাম কৰোঁ, সকলোকে সেৱা জনাওঁ, বিকজ চবৰ ভিতৰতে এটা ডিভিনিটিৰ প্ৰেজেঞ্চ আছে, যেনেকে মোৰ ভিতৰত আছে। আৰু আমি ডান্সাৰ্ছসকলক আপোনালোকে দেখে নচাৰ আগতে ভূমি প্ৰণাম কৰে, সেই ভূমি প্ৰণামৰ তাৎপৰ্য হৈছে যে ভূমিটো এটা আমাৰ কাৰণে মাদাৰ হয়, আমাৰ মাতৃ সমান আমাৰ কাৰণে, কাৰণ তাৰ পৰা আমি উপজিছোঁ। চ' সেই গোটেইখিনি কথা সোমাই পৰে আমাৰ য়োগাত, য়োগাই আমাক এইখিনি শিকায়, মূল মন্ত্ৰ হিচাপে আমাক শিকায় দেট উই আৰ নট ডিফাৰেণ্ট ফ্ৰম এনি ওৱান এলছ। প্লাছ এই যে আমাৰ থিমটো ওৱান আৰ্থ ওৱান হেল্থ, মানে হ'লগে আমি আমাৰ নিজকে যিমান সমান ইম্পৰ্টেঞ্চ দিম আমাৰ হেল্থক লৈ, তেনেকে আমাৰ যিখিনি ভেটেনেৰি আছে সেইখিনি বস্তুকো আমি সমান আমি ইম্পৰ্টেঞ্চ দিম, প্লাছ আমাৰ যিখিনি গছ গছনি নেচাৰেল ৰিচোৰ্চ আছে চবকে। চ' এই এপ্ৰ'চটো এটা ডাঙৰ ষ্টেপ টুৱাৰ্ডছ ছাষ্টেইনেবল ডেভেলপমেণ্ট। আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট মানে ক'লে আমি বুজোঁ যে আমি যিখিনি বস্তুৰ উপভোগ কৰি আছোঁ এই মুহূৰ্তত, সেইখিনি যেন আমি সংৰক্ষণ কৰি থ'ব পাৰোঁ আমাৰ অহা প্ৰজন্মৰ কাৰণেও। চ' কামিং জেনেৰেশ্যনজেও একো বেছি কষ্ট নকৰাকৈ ইমানখিনিয়ে যেন তেওঁলোকেও উপভোগ কৰিব পাৰে, আৰু সেই সংৰক্ষণ কৰাটো আমাৰ দায়িত্ব। আমি যদি আনমাইণ্ডফুলি গোটেই নষ্ট কৰি দিওঁ পৃথিৱীখন, থাকিব নোৱাৰা বনাই দিওঁ, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী, আমাৰ তেওঁলোকৰ ল'ৰা ছোৱালী আগবাঢ়ি গৈ অহা বছৰত কি কৰিব? চ' সেইখিনি গোটেইখিনি মূলটো সোমাই পৰিছে আমাৰ এইটো থিমত।
1: হয়, আপুনি যিটো ক'লে যে বহনক্ষম উন্নয়ন, আমাক বৰ্তমান যিখিনি লাগে, যিখিনি সম্পদৰ প্ৰয়োজন, আমি অকল সেইখিনিহে ব্যৱহাৰ কৰিম, বাকীখিনি আমি পৰৱৰ্তী প্ৰজন্মসমূহলৈ ৰাখি থ'ম বা এৰি দিম। ঠিক তেনেকৈ অকল নিজৰ কথা ভাবিলেই নহ'ব, আনৰ কথা ভাবি বা সমগ্ৰ পৃথিৱীৰ কথা ভাবি আমি চলিব লাগিব। আৰু এই ওৱান আৰ্থ ওৱান হেল্থ এই বিষয়টোক লৈয়ে এইবাৰৰ যোগ দিৱস পালন কৰিবলৈ লোৱা হৈছে। এইবাৰ আমি আহিছোঁ যোগাসন আৰু মানসিক স্বাস্থ্য। এই প্ৰসংগলৈ। বিভিন্ন বয়সৰ বিভিন্ন ব্যক্তিৰ মাজত মানসিক স্বাস্থ্যৰ অৱনতি ঘটা দেখা গৈছে বা মানসিক ৰোগ বৃদ্ধি পাইছে

0: মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ বা যোগাসনে আমাৰ মানসিক স্বাস্থ্য ভালে ৰখাত কেনেদৰে সহায় কৰিব পাৰে এই সম্পৰ্কে জানিব বিচাৰিছোঁ।
1: যেনেকে মই বুজালো যে যোগাৰ মানে হ'লগে একলগ হোৱা, নিজৰ শৰীৰক বুজি পোৱা, নিজৰ মনক বুজি পোৱা, আৰু কোনে বুজি পাইছে, নিজৰ আমাৰ ভিতৰত যে কনচিয়াছনেছ আছে সেইটোৱে যেতিয়া আমাৰ নিজৰ মনক বুজি পায়, আমাৰ শৰীৰক বুজি পায়, সেইটো হ'লগে যোগা। আৰু প্লাছ অকল এইটোৱেই নহয়, আমাৰ বাহিৰৰ যিটো বাতাৱৰণ তাৰ লগতো আমাৰ এটা এলাইনমেণ্ট আছে। চ' আমাৰ শৰীৰৰ যিটো শাৰীৰিক এলাইনমেণ্ট, আমাৰ মানসিক এলাইনমেণ্ট, সেই এলাইনমেণ্টটো যেতিয়া আমাৰ নেচাৰেল এলাইনমেণ্ট বা নেচাৰৰ লগত যেতিয়া এলাইনড হৈ থাকে তেতিয়া আমাৰ চব ঠিকে থাকে। যেতিয়া আমাৰ ইফাল সিফাল হয় তেতিয়া আমাৰ ভিতৰত কনফ্লিক্টছ হয়। চ' সেই কনফ্লিক্টে কেতিয়াবা আমাক শাৰীৰিক অসুবিধা দিয়ে, কেতিয়াবা আমাক মানসিক অসুবিধা দিয়ে। মানসিক অসুবিধা মোষ্টলি আমাৰ কেনেকৈ হয়, যেতিয়া আমি পুৰণি কথাৰ ভিত্তিত আমি বহুত কথা ভাবি থাকোঁ, যিখিনি কথা হৈ গ'ল, যাৰ ওপৰত আমাৰ একো কণ্ট্ৰল নাই, সেইখিনি কথাৰ ওপৰত আমি ভাবি থাকোঁ, তেতিয়া হয় আমাৰ মানসিক অশান্তি, ডিপ্ৰেশ্যন হয়। যেতিয়া আমি আমাৰ যিটো হোৱা নাই, যেতিয়া আমাৰ ফিউচাৰৰ কথা ভাবি পেলাই আমি ভাবি থাকোঁ, যিখিনি কথা এতিয়াও হোৱা নাই, আগতো হোৱা নাই, হ'ব পাৰে বুলি আমি অনুমান কৰি সেইটো কথা যেতিয়া আমি ভাবি থাকোঁ তেতিয়া আমাৰ এংজাইটি হয়। চ' এই দুটা বস্তুৱে আমাক অশান্তি কৰে আমাৰ মনৰ ভিতৰত।
0: হৈ যোৱা ঘটনাবোৰৰ লগত জড়িত হৈ থকাখিনি ডিপ্ৰেশ্যন আৰু আহিবলগীয়াখিনি
1: এংজাইটি। চ' আহিব লগাখিনি কি হ'ব, এইটো হ'বনে সেইটো হ'ব, চক এতিয়া আমাৰ মোৰ কণ্ট্ৰলত একো নাই, না অহা কথাখিনি আছে না যোৱাখিনি আছে, এই মুহূৰ্তত যি হৈ আছে মই অকল সেইখিনিহে কৰিব পাৰোঁ। এই কথাটো আকৌ য়োগাই আমাক বুজায় যে আমাৰ ব্ৰেথ, আমাৰ উশাহ নিশাহটো যে আমাৰ ইমান এটা ইম্পৰ্টেণ্ট বস্তু হয়, কাৰণ সেইটোৱে এটা বস্তু যিটো আমাৰ প্ৰেজেণ্টত হৈ আছে। মই যদি ইয়াত এতিয়া বহি আছোঁ, যেতিয়া মই উশাহ লৈছোঁ, দিছ ইজ দ্য অনলি থিং দেট ইজ হেপেনিং টু মি ৰাইট নাও, বাকী যি হ'ল হ'ল, বাকী কেনেকৈ আকৌ উশাহ ল'ম মই সেইটোৰ কথা ভাবি লাভ নাই। এতিয়া মই উশাহটো কেনেকৈ লৈছোঁ যদি মই সেইটোতে কনচেনট্ৰেট কৰোঁ, চ' দিছ ইজ দ্য এক্সাৰচাইজ দেট য়োগা টিচাৰ্ছ আছ। চ' য়োগা টিচাৰ্ছ আছ টু বি প্ৰেজেণ্ট এট দ্য মোমেণ্ট। আৰু যেতিয়া আমি প্ৰেজেণ্ট এট দ্য মোমেণ্ট থাকোঁ তেতিয়া আমাৰ না আগৰ কথা চিন্তা হয় না পাছৰ কথা চিন্তা হয়, সেইবোৰ চিন্তা নহ'লে মানসিক স্বাস্থ্য আমাৰ ঠিকেই থাকে। তাৰ উপৰিও যেনেকৈ মই কৈছিলোঁ প্ৰথম খণ্ডত যে আমাৰ য়োগাৰ আঠটা ভাগ আছে, আঠটা ষ্টেপছ আছে, সেইটোৰ ভিতৰত দ্বিতীয়টোত আহে আমাৰ নিয়মা। নিয়মাত এটা বস্তু আহে, তাতে কয় সন্তোষা বুলি কয়, মানে সন্তোষ কৰা। যি বস্তু আমাৰ ওচৰত আছে সেইটোক লৈ যদি আমি সন্তুষ্ট হৈ থাকোঁ, সেইটো লৈ যদি আমি গ্ৰেটফুল হওঁ, তেতিয়াহ'লেও আমাৰ একো মনত অশান্তিৰ কথাই নাই। যেতিয়া আমি নিজৰ ডিজায়াৰ্ছবোৰক ইমান বেছি বঢ়াই তোলোঁ, যেতিয়া বেছিকৈ আমি ডিজায়াৰ্ছ একিউমুলেট কৰোঁ যে মই এইটোত অশান্তি হৈছোঁ, সেইটো পালেহে মই শান্তি পাম, সেইটো কেতিয়াও হ'ব নোৱাৰে। এইটোত যদি আমি সন্তুষ্ট তেতিয়াহে আমি ইটো পালেও সন্তুষ্ট হ'ম, নহ'লে আমাৰ বাঢ়ি বাঢ়ি গৈ থাকিব, আৰু সেই বাঢ়ি বাঢ়ি গৈ থাকে সেইটো কাৰণেও আমাৰ মানসিক অশান্তি হয়। সেইবোৰ কথা আগৰে পৰা সৰুৰে পৰা যদি আমি শিকাব পাৰোঁ তেতিয়াহ'লে আমাৰ মানসিক অশান্তি হোৱাৰ চান্সেছটো বহুতখিনি কম।
0: কাৰণ জীৱনতো বিভিন্ন ধৰণৰ সমস্যা থাকিবই, গতিকে সৰুৰে পৰা যদি ল'ৰা ছোৱালীক শিকোৱা হয় যে কেনেধৰণেনো সেই সমস্যাসমূহৰ মোকাবিলা আমি কৰিব পাৰোঁ, তেতিয়াহ'লে হয়তো মানসিকভাৱে আমি শক্তিশালী দৃঢ় হৈ থাকিব পাৰিম।
1: আজিকালি এটা বিৰাট ভাল ট্ৰেণ্ড এটা চলিছে, গ্ৰেটিটিউড জাৰ্নেল বুলি কয়। গ্ৰেটিটিউড জাৰ্নেল মানে সেইটোৱে সন্তোষা ইন য়োগা। চ' তাতে আমি কি আছে, কাউণ্ট ইয়ৰ ব্লেছিংছ, মানে যি আছে সেইখিনি আমি লিখি লিখি গৈ থাকোঁ, সেইখিনি দেখিলে এটলিষ্ট আমি অকণমান ভাল লাগে যে অ' আমাৰ ওচৰত ইমানখিনি বস্তু আছে, সেইখিনি লৈ যদি আমি তেনেকৈও থাকিব পাৰোঁ, ইট ইজ এ গ্ৰেট ৱে অফ লিভিং।
0: হয়, আমাৰ ওচৰত বৰ্তমান যিখিনি আছে সেয়া হয়তো আনৰ ওচৰত নাথাকিব পাৰে, আৰু সেইখিনি পাবলৈ তেওঁ হয়তো প্ৰাৰ্থনা কৰি আছে যিখিনি বৰ্তমান মোৰ লগত আছে, গতিকে মই যিখিনি পাইছোঁ এতিয়া জীৱনত সেইখিনিক লৈ মই কৃতজ্ঞ হোৱা উচিত। আপুনি যিটো ক'লে গ্ৰেটিটিউড জাৰ্নেল, আমি এইটো খণ্ডত যোগাসনৰ জৰিয়তে কি ধৰণে আমি মানসিক স্বাস্থ্য ভালে ৰাখিব পাৰোঁ এই সম্পৰ্কে আলোচনা কৰিলোঁ। যিহেতু সময় কমি আহিছে গতিকে আমাৰ আজিৰ এই খণ্ডটি আমি ইয়াতে সামৰিব লাগিব। আপোনাৰ মূল্যৱান সময় আমাক দিলে তাৰ বাবে আপোনাক ধন্যবাদ।
1: ধন্যবাদ
0: প্ৰিয় শ্ৰোতা, পৰৱৰ্তী খণ্ডত

0: যোগাসন সম্পৰ্কীয় আন আন প্ৰসংগসমূহ আলোচনা কৰিম। আমাৰ আজিৰ এই খণ্ডটো ইয়াতে সামৰিছোঁ আৰু মই স্নেহা পাঠকে বিদায় লৈছোঁ। নমস্কাৰ
1: প্ৰিয় শ্ৰোতা। শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিলে আজিৰ বিষয়বস্তু আছিলে যোগাভ্যাস আৰু সুস্বাস্থ্য। সমল ব্যক্তি হিচাপে উপস্থিত আছিলে যোগ বিশেষজ্ঞ জয়ন্তী চক্ৰৱৰ্তী আৰু অনুষ্ঠানটিৰ প্ৰযোজনা স্নেহা পাঠকৰ।
2: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ ফলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত গুৱাহাটী অভিমুখে অহা 5 জন বাংলাদেশী নাগৰিকক মেঘালয়ত আটক আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা বছনিয়াৰ মুখামুখি নমস্কাৰ এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে বৰষা শৰ্মা আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস শিশুৰ অধিকাৰ ৰক্ষা আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয় এই বছৰ এই দিৱসৰ বাণী হৈছে শিশু শ্ৰমিকৰ বাবে ৰঙা কাৰ্ড শিশুৰ বাবে ন্যায্য খেলা প্ৰাপ্তবয়স্কৰ বাবে মান্য কাম শিৱসাগৰৰ সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা আইন সেৱা প্ৰাধিকৰণৰ সহযোগত আজি জিলা পৰিষদৰ কাৰ্যালয়ত বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয় অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত গৌৰী প্ৰিয়া দেউৰীয়ে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস উপলক্ষে উপস্থিত সকলোকে শপতবাক্য পাঠ কৰোৱায় 14 বছৰ তলৰ শিশুসকলক শ্ৰমিক হিচাপে নিয়োগ কৰাৰ পৰা বিৰত থকা আৰু এই সম্পৰ্কে জনসচেতনতা বৃদ্ধিৰ পদক্ষেপ গ্ৰহণৰ লগতে শিশু অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা আৰু শিক্ষা গ্ৰহণৰ পথ প্ৰশস্ত কৰা আদি বিষয়ত গুৰুত্ব আৰোপ কৰি মননশীল আলোচনাৰ আয়োজন কৰা হয় সহকাৰী শ্ৰম আয়ুক্ত ব্ৰজেন বৰুৱাৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ জিলা শিশু সুৰক্ষা বিষয়া মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা অধিবক্তা অসম চেম্বাৰ্ছ অব কমাৰ্চৰ শিৱসাগৰ জিলাৰ সচিব চাহ বাগিচা কৰ্তৃপক্ষ শ্ৰম কল্যাণ বিষয়াকে আদি কৰি কেইবাজনো উচ্চপদস্থ চৰকাৰী বিষয়া আৰু স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসৰ লগত সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ উদ্যোগত তথা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান জিলা শিশু সুৰক্ষা গোট চাইল্ডলাইন আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত সজাগতা অনুষ্ঠানৰ আয়োজন কৰা হয় জিলাখনৰ বিভিন্ন চাহ বাগিচা অঞ্চলত কিশোৰ কিশোৰী আৰু অভিভাৱকৰ মাজত এই সজাগতা অভিযানৰ আয়োজন কৰা হয় এই সজাগতা সভাবোৰত সমল ব্যক্তিসকলে শিশু শ্ৰমৰ ক্ষেত্ৰত থকা বাধ্যবাধক আইনী ব্যৱস্থা বিপদত পৰা শিশুক উদ্ধাৰৰ বাবে থকা ব্যৱস্থাৱলী সন্দৰ্ভত আলোকপাত কৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ধেমাজি জিলাতো আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস উদযাপন কৰা হয় ধেমাজি জিলা শ্ৰম বিষয়াৰ কাৰ্যালয় আৰু ধেমাজি ব্যৱসায়ী সংস্থাৰ যৌথ উদ্যোগত আৰু জিলাখনৰ বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত এই দিৱস উদযাপন কৰা হয় দিৱস উপলক্ষে ধেমাজি মটৰ শ্ৰমিক ই ৰিক্সা সন্থাৰ উদ্যোগত সজাগতা সমদল কাৰ্যসূচী অনুষ্ঠিত হয় ধেমাজি ব্যৱসায়ী সন্থা আৰু চেম্বাৰ্ছ অব কমাৰ্চ ধেমাজি জিলাই সজাগতা পত্ৰ বিতৰণ দোকান প্ৰতিষ্ঠানসমূহত সজাগতা মূলক পষ্টৰ সংলগ্নকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়সমূহতো এই দিৱসৰ সৈতে সংগতি ৰাখি কুইজ প্ৰতিযোগিতা শপতগ্ৰহণ অনুষ্ঠান আদি বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হয় এই সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে স্থানীয় লোকে অংশগ্ৰহণ কৰে শ্ৰীভূমি জিলাতো বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস পালন কৰা হয় এই উপলক্ষে শ্ৰম বিভাগৰ ফালৰ পৰা শ্ৰীভূমি চহৰত শিশু শ্ৰম বিৰোধী সজাগতা সৃষ্টিৰ উদ্দেশ্যে মাইকযোগে ব্যাপক প্ৰচাৰ অভিযান চলোৱা হয় শ্ৰম বিভাগ আৰু শিশু কল্যাণৰ ক্ষেত্ৰত কাম কৰা স্বেচ্ছাসেৱী সংস্থা ওডিচিৰ সহযোগিতাত শ্ৰীভূমি চহৰৰ বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয় স্বেচ্ছাসেৱী সংস্থাটোৱে এটা বিবৃতিত প্ৰকাশ কৰে যে ৰাজ্যত শিশু শ্ৰমিক সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ বাগিচাসমূহৰ পৰা আৰম্ভ কৰি নগৰৰ ব্যস্ত ধাবা গেৰেজ আৰু গৃহস্থালীৰ কামলৈকে সকলো ঠাইতে শিশু শ্ৰমিক দেখা যায় দাৰিদ্ৰ বানপানী আৰু সুযোগৰ অভাৱৰ বাবে বহু শিশু শ্ৰমিক হিচাপে দায়িত্ব পালন কৰিবলগীয়া হৈছে যাৰ বাবে তেওঁলোকৰ শিক্ষা আৰু সুৰক্ষিত শৈশৱৰ মৌলিক অধিকাৰ লংঘন হৈছে শিশু শ্ৰমৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গঢ়ি তোলাৰ বাবেও সংস্থাটোৱে বিবৃতিত প্ৰকাশ কৰে কোনো শিশু বিপজ্জনক বা অবৈধ পৰিস্থিতিত কাম কৰাৰ খবৰ লাভ কৰিলে ৰাষ্ট্ৰীয় সহায়ক নম্বৰ 1098 অথবা অনলাইন পেঞ্চিল পৰ্টেলত অভিযোগ জনাবলৈ আহান জনোৱা হয় শিশু শ্ৰমিক বিৰোধী দিৱসৰ দিনাই ৰাজ্যৰ শ্ৰম বিভাগে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই 7 শিশু কিশোৰ শ্ৰমিকক উদ্ধাৰ কৰে। অভিযানকাৰী দলে 6 মাইলত অভিযান চলাই ঘৰুৱা কামত নিয়োজিত 3 কিশোৰসহ এটি শিশু শ্ৰমিকক উদ্ধাৰ কৰে। তদুপৰি নুনমাটিৰ গেৰেজ আৰু কাৰ ৱাছ চেণ্টাৰত অভিযান চলাই দলটোৱে আন 3 কিশোৰক উদ্ধাৰ কৰে। পাছত উদ্ধাৰ কৰা শিশুসকলক শ্ৰম বিভাগে শিশু কল্যাণ সমিতিক চমজাই দিয়ে। আনহাতে শিশুক শ্ৰমিক হিচাপে নিয়োজিত কৰাসকলৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শ্ৰম বিভাগৰ বিষয়াই সদৰি কৰে।
1: আজি আমি কামৰূপ মেট্ৰ' আৰু কামৰূপ গ্ৰাম্য বিশেষ ড্ৰাইভ লোৱা হৈছিলে আৰু তাত আজি আমি কামৰূপ মেট্ৰ'ত আমি টোটেল 7 শিশু শ্ৰমিক আৰু প্লাছ শিশু আৰু কিশোৰ শ্ৰমিক আমি বিভিন্ন ধৰণৰ ডমেষ্টিক আৰু কমাৰ্চিয়েল এৰিয়াত যেতিয়া ড্ৰাইভত যোৱা হ'ল তাত তেওঁলোকক উদ্ধাৰ কৰা হ'ল। এই 4 ডমেষ্টিকৰ ভিতৰত 3 কিশোৰী আৰু 1 শিশু শ্ৰমিক তাতে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। তেওঁলোকক CWC আগত প্ৰডিউচ কৰা হ'ব আৰু সেই মৰ্মে তেওঁলোকক যোনে এমপ্লয় কৰি ৰাখিছিলে সেই তেওঁলোককো মতা হ'ব আৰু এটা উচিতভাৱে আইনী প্ৰক্ৰিয়াৰে এই তদন্তটো আগবাঢ়িব আৰু ইন দ্য মিন টাইম সেই শিশুসকলৰ তেওঁলোকৰ যি বায়লজিকেল পেৰেণ্টছ তেওঁলোককো চামন কৰা হ'ব আৰু CWC তাত তেওঁলোকৰ ওপৰত তদন্ত কৰা হ'ব আৰু সেই মৰ্মে সেই শিশুসকলক আমি তেওঁলোকক যদি ভালদৰে সংস্থাপন দিবৰ বাবে শিক্ষা বা কিবা ব্যৱস্থা কৰিব পাৰি সেই বিষয়েও পৰৱৰ্তী পৰ্যায়ত চোৱা যাব।
0: শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা।
2: ৰাজ্য চৰকাৰৰ নতুন মন্ত্ৰীসকলে বিভিন্ন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে তেওঁলোকে সেই জিলাসমূহ ভ্ৰমণ কৰি বিভিন্ন উন্নয়নমূলক কাম কাজৰ খতিয়ান লয়। মন্ত্ৰীসকলে জিলা প্ৰশাসনৰ সৈতে সমন্বয় ৰক্ষা কৰি উন্নয়ন, সুশাসন আৰু সমৃদ্ধিৰ দিশত চৰকাৰৰ যাত্ৰাক গতিশীল কৰাৰ চেষ্টা চলায়। লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই আজি জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলৰ সৈতে পৰ্যালোচনা বৈঠকত ভাগ লয়। ওদালগুৰি জিলাৰ অভিভাৱক মন্ত্ৰী নীলিমা দেৱীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়।

0: বৈঠকত জনকল্যাণমূলক আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ, আন্তঃগাঁথনি উন্নয়ন, প্ৰশাসনিক দক্ষতা তথা জিলাখনৰ সামগ্ৰিক অগ্ৰগতিৰ দিশসমূহ আলোচনা কৰা হয়। মন্ত্ৰীগৰাকীয়ে জনসাধাৰণৰ সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে সকলো বিভাগে সমন্বিত প্ৰচেষ্টাৰে কাম কৰাত গুৰুত্ব আৰোপ কৰে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ তথা ধুবুৰী জিলাৰ অভিভাৱকৰ দায়িত্ব লাভ কৰা মন্ত্ৰী অশোক সিংঘলে আজি ধুবুৰী জিলা পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। জিলাখনত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। জিলা আয়ুক্ত মেঘা নিধি দাহালে এই বৈঠকত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত ধুবুৰী জিলাখনত বানপানীত প্ৰতিবছৰে ক্ষতিগ্ৰস্ত হয় বুলি প্ৰকাশ কৰে। তেওঁ জিলাখনত ৰূপায়ণ হৈ থকা চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ অগ্ৰগতি সম্পৰ্কেও অভিভাৱক মন্ত্ৰীগৰাকীক অৱগত কৰে। অভিভাৱক মন্ত্ৰী শ্ৰীসিংহলে দক্ষতা উন্নয়ন আৰু শ্ৰম বিভাগক শিশু শ্ৰমিক সম্পৰ্কীয় প্ৰতিবেদন দাখিল কৰিবলৈও এই বৈঠকতে নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগে গামোচা আৰু অন্যান্য সংগ্ৰহ মন্ত্ৰীগৰাকীৰ সন্মুখত প্ৰদৰ্শন কৰে। একেদৰে সংস্কৃতি বিভাগ, ক্ৰীড়া বিভাগ আৰু অৰ্থনীতি তথা পৰিসংখ্যা বিভাগৰ প্ৰতিবেদনসমূহ সংশ্লিষ্ট বিভাগীয় মুৰববীসকলে উপস্থাপন কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি ফাৰ্ষ্ট ট্ৰেক আদালতত দুজন সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয়। ৰাজা অসম আৰু আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। ৰাজা অসমে কালিৰ দিনটোত আদালতত সাক্ষ্য প্ৰদান কৰিছিল যদিও সেয়া অসম্পূৰ্ণ হৈ ৰোৱাত আজি তেওঁ পুনৰ সাক্ষ্য প্ৰদান কৰে। গুৱাহাটী মহানগৰীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ সকলো নীতি নিয়ম মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে। ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে আজি পাণবজাৰত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথী বৰাই কয় যে অসম আৰক্ষী বা গুৱাহাটীৰ যান বাহন আৰক্ষী ৰাজহ সংগ্ৰহকাৰী বিভাগ নহয়। ৰাইজক সজাগ কৰাৰ বাবেহে যান বাহন উলংঘাকাৰীক জৰিমনা বিহা হয়।
1: যান বাহনৰ আইন বা নিয়ম সেইখিনি যদি সকলোখিনি ৰাইজে মানি চলে, আমাৰ কাৰণে নহয়, নিজৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে, তেওঁলোকে যদি গোটেইখিনি যিখিনি আমাৰ বেছি নহয়, যে যেনে বাইকখন চলালে দুইজনে হেলমেট পিন্ধিব লাগে, গাড়ী এখন চলালে ছিট বেল্টডাল লগাই ল'ব লাগে, বা গাড়ী এখন চলালে মোবাইল ইউজ কৰিব নালাগে, যদি কোনোবাই ড্ৰিংকছ কৰিছে তেওঁ কোনো কাৰণতে ৰাইডিং অৰ ড্ৰাইভিং কোনো কাৰণে যাতে নকৰে, ৰং ট্ৰেক ড্ৰাইভিং, তাৰমানে যিটো উল্টা ট্ৰেকত যায় সেই ড্ৰাইভিংটো যাতে নকৰে। আৰু এটা আছে আমাৰ অনুৰোধ আপোনালোকৰ থ্ৰুদি সকলোলে, কোনো যাতে হাইৱেত আনঅথৰাইজলি গাড়ীখন পাৰ্ক কৰি নথয়। এইখিনিৰ পৰা গুৱাহাটীবাসী ৰাইজ বা অসমবাসী ৰাইজে অলপ জাগৰত হওক, তেওঁলোকে নিজৰ যানটো, নিজৰ জীৱনটো বচাবৰ কাৰণে সেই সৰু সৰু যিখিনি ট্ৰেফিকৰ নিয়ম, সেই ট্ৰেফিকৰ নিয়মখিনি তেওঁলোকে প্ৰযোজ্য কৰে।
0: উপ আৰক্ষী আয়ুক্ত শ্ৰীবৰাই কয় যে আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী আয়ুক্তৰ নিৰ্দেশ মৰ্মে যোৱা দুমাহৰ পৰা যান বাহন আইন সন্দৰ্ভত সজাগতা চলাই থকা হৈছে যাতে পথ দুৰ্ঘটনা ৰোধ কৰিব পাৰি। পথ দুৰ্ঘটনা ৰোধৰ বাবে প্ৰতি মাহে মুখ্য সচিবৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত কৰা হৈ আহিছে বুলি শ্ৰীবৰাই উল্লেখ কৰে। মহিলাৰ বিৰুদ্ধে যিকোনো হিংসাত্মক ঘটনা ৰোধ কৰাৰ বাবে প্ৰচলিত আইনী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টিৰ লগতে প্ৰশাসনিক সষ্টমতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই জিলা মহিলা কোষৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰি কয় যে মহিলাসকলৰ বাবে ভালেমান আইনী সুৰক্ষা ব্যৱস্থা আছে যদিও সেই সম্পৰ্কে বেছিভাগ মহিলাই অৱগত নহয়। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত বৈঠকখনত ঘৰুৱা হিংসা, যৌতুকজনিত নিৰ্যাতন, উৎপীড়নৰ সন্মুখীন হোৱা তথা কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলক জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ পৰা তৎকালীনভাৱে কিদৰে আইনী সাহায্য আগবঢ়াব পৰা যায় সেই সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত সমাজ কল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত আয়ুক্ত কমলজিৎ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজি তালুকদাৰ প্ৰমুখ্যে সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকল উপস্থিত থাকে।
2: মেঘালয়ৰ ডামালশ্ৰী অঞ্চলত হাত শিঙিমাৰীৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ সময়ত এখন ভাৰতীয় বাহনৰ পৰা মেঘালয় আৰক্ষীয়ে পাঁচজন বাংলাদেশী নাগৰিকক আটক কৰে। মেঘালয় আৰক্ষীৰ নিয়মীয়া নাকা তালাচীৰ সময়ত পাহাৰী নগৰ নাকা দলে সন্দেহবশতঃ সোধা পোছা কৰা লোককেইজন বাংলাদেশী

0: নাগৰিক বুলি আৰক্ষী নিশ্চিত হয় আৰু লগে লগে আৰক্ষীয়ে লোককেইজনক আটক কৰে। আৰক্ষীৰ তদন্তত লোককেইজন বাংলাদেশৰ ৰাজশাহী জিলাৰ নাগৰিক বুলি পোহৰলৈ আহে। এই সন্দৰ্ভত তুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰিয়ংকা ৱাটাৰে চাংমাই এইদৰে কয়।
1: On a strong suspicion that the occupants, which were originally 8 of them, were not of Indian nationality. And the remaining 5, their documents were verified and they were not able to produce any valid documents to prove their citizenship. And on checking their phone, we found that they were having Bangladeshi SIM card. And further on further questioning them, we found that they were actually from Bangladesh. And I can give you the names. Their names, the 5 of them, were all male counterparts from Bangladesh, and they were Sri Sohail Rana, the other one is Sri Chobi Ali, Sri Tashikul Islam, Sri Ziyadur Sheikh, and Sri Muhammad Nabi. All of them are
0: ৰাজ্যৰ আন্ধাৰীৰ লগতে মৰিগাঁও জিলাতো অহা 28 জুনত 5 বছৰ বয়সৰ তলৰ শিশুসকলক পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ বাবে মৰিগাঁও জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। আজি এই সন্দৰ্ভত মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত জিলা আয়ুক্ত নীতিশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত এই অভিযানৰ প্ৰস্তুতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। গুৱাহাটী মহানগৰীৰ ভূতনাথ অঞ্চলৰ কালীপুৰত আজি পথৰ ওপৰত এডাল গছ বাগৰি পলাৰ ফলত এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰীগৰাকী চৰাইদেউ জিলাৰ সোণাৰীৰ পৰিস্মিতা হাজৰিকা বুলি চিনাক্ত কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা টৰণ্টো ষ্টেডিয়ামত গ্ৰুপ বিৰ এখন খেলত সহ আয়োজক দেশ কানাডা বছনিয়া হাৰ্জেগভিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 12:30 বজাত অনুষ্ঠিত হ'ব। দুয়োখন দেশ প্ৰথমবাৰৰ বাবে বিশ্বকাপ প্ৰতিযোগিতাত মুখামুখি হ'ব। গ্ৰুপ এৰ খেলত আজি দক্ষিণ কোৰিয়াই চেক ৰিপাব্লিকৰ এখন উত্তেজনামূলক খেলত 2-1 গ'লত ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে যোৱা নিশা মেক্সিকো মহানগৰীৰ এষ্টেকা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ উদ্বোধনী খেলত মেক্সিকোৱে দক্ষিণ আফ্ৰিকাক 2-0 গ'লত পৰাস্ত কৰে। যোৱা নিশা মেক্সিকো মহানগৰীত ফিফা বিশ্বকাপ 2026 প্ৰতিযোগিতাৰ এটা বৃহৎ সমাৰোহেৰে মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত গোলকীয় সংগীত আৰু সাংস্কৃতিক প্ৰতিফলিত কৰি ছাকিৰা আৰু বাৰ্নাবয়ে প্ৰতিযোগিতাৰ আনুষ্ঠানিক গীত ডাই ডাই পৰিৱেশন কৰে। কাৰ্যসূচীত মেক্সিকোৰ চহকী সংগীতক প্ৰতিফলিত কৰি আলেজেণ্ডা ফাৰ্নাণ্ডেজ, লীলা ডনছ, বেলিণ্ডায়ে মাহজুৰি চলিবলগীয়া এই প্ৰতিযোগিতাৰ মুকলি অনুষ্ঠানত গীত পৰিৱেশন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আজি বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত শিশু শ্ৰমিক বিৰোধী সজাগতা অনুষ্ঠানৰ আয়োজন। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত মন্ত্ৰীসকলৰ বিভিন্ন জিলাৰ উন্নয়নমূলক কাম কাজৰ খতিয়ান। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক্ট আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত। গুৱাহাটী অভিমুখে অহা 5 জন বাংলাদেশী নাগৰিকক মেঘালয়ত আটক। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি কানাডা।
2: নমস্কাৰ, आकाशवाणी समाचार के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि पिछले 12 वर्षों में सरकार ने महिलाओं के नेतृत्व वाले विकास को आगे बढ़ाने के लिए काम किया है। एक सोशल मीडिया पोस्ट में आज श्री मोदी ने कहा कि ड्रोन टेक्नोलॉजी जैसे उभरते क्षेत्रों में महिलाओं की बढ़ती भागीदारी से नए अवसर खुल रहे हैं। उन्होंने कहा कि वित्तीय समावेशन और उद्यमिता से लेकर शिक्षा, स्वास्थ्य देखभाल, साफ सफाई, आवास, खेल, विज्ञान और शासन तक महिलाएं अलग अलग क्षेत्रों में महत्वपूर्ण भूमिका निभा रही हैं। गृहमंत्री अमित शाह ने कहा है कि सरकार अमरनाथ यात्रा करने वाले भक्तों की सुरक्षा और सुगम तीर्थ यात्रा अनुभव प्रदान करने के लिए प्रतिबद्ध है। श्री शाह ने आज नई दिल्ली में श्री अमरनाथ यात्रा की तैयारियों की समीक्षा की। बैठक में सेना प्रमुख जनरल उपेंद्र द्विवेदी, राष्ट्रीय सुरक्षा सलाहकार अजित डोभाल, जम्मू कश्मीर के उपराज्यपाल मनोज सिन्हा, सीआरपीएफ, बीएसएफ, सीआईएसएफ और सीमा सुरक्षा बल के महानिदेशक शामिल हुए। श्री अमरनाथ यात्रा 3 जुलाई से 28 अगस्त तक चलेगी। पश्चिम बंगाल में सीमावर्ती क्षेत्रों में बाड़ लगाने का कार्य शुरू हो गया है। मुख्यमंत्री शुभेंदु अधिकारी ने आज कोलकाता में ये जानकारी दी। श्री अधिकारी ने बताया कि लोग भारत बांग्लादेश सीमा पर बाड़ लगाने के लिए अपनी जमीन दे रहे हैं। उन्होंने कहा कि राज्य सरकार जमीन के बदले आम आदमी को उचित कीमत दे रही है और जमीन सौंपने की प्रक्रिया जारी है। श्री अधिकारी ने इस परियोजना को राष्ट्रीय सुरक्षा का मामला बताया। सरकार ने खुदरा पेट्रोल पंपों से संस्थागत औद्योगिक और वाणिज्यिक ग्राहकों के ईंधन खरीदने पर रोक लगा दी है। सरकार ने कहा है कि इन्हें अपनी जरूरत का पेट्रोल और डीजल थोक बिक्री केंद्रों से ही लेना

0: कहूंगा कि हम सब लोग जब कभी भी अवसर मिले, जहां कहीं भी अवसर मिले, जैसा कि जब भी अवसर मिले, हम देश की विरासत के साथ में, सांस्कृतिक संपदा के साथ में, धरोहर के साथ में, परंपराओं के साथ में जुड़े। मैं ये बिल्कुल नहीं कहता कि वो सभी तीर्थयात्रा के लिए जाएं, वो भावना का विषय है, वो श्रद्धा का विषय है, वो भारत को देखें, भारत की विविधता को अनुभव करें, भारत की सांस्कृतिक वैधव्य को, जो विविधता है, वैविध्य को अनुभव करें, वो भारत की जो है नेचुरल लैंडस्केप की जो डाइवर्सिटी है उसको अनुभव करें, भारत के भोजन की जो समृद्ध परंपराएं हैं और उनका जो वैविध्य है उसको अनुभव करें, और उसके साथ साथ में भारत को जाने और पहचाने। जब वो ये सब करेंगे तो निश्चित रूप से भारत के प्रति उनके मन में श्रद्धा और सम्मान दोनों बढ़ेगा और वो उनको भारत के लिए जुट जाने के लिए अभिप्रेरित करेगा। आइए हम सब मिलकर के भारत को जानना प्रारंभ करें, भारत को पहचानना प्रारंभ करें, भारत को जीना प्रारंभ करें और भारत को जान पहचान करके भारत के लिए जीना प्रारंभ करें।
1: कहते हैं नील गगन में सांध तारा का, पावस में प्रथम फुहारा का और माला में जो स्थान प्रथम मणि का रमणीय होता है वो ऐतिहासिक होता है। भारत के विकसित होने की इस यात्रा में संस्कृति और पर्यटन मंत्रालय की जो पहल है वो इसी तरह की ऐतिहासिक पहल है। आकाशवाणी पॉडकास्ट में शामिल होने के लिए आपको बहुत बहुत आभार।
0: धन्यवाद।
2: 12 साल विश्वास के, विकास के, जन कल्याण के विशेष श्रृंखला के अंतर्गत अभी आप सुन रहे थे केंद्रीय संस्कृति और पर्यटन मंत्री गजेंद्र सिंह शेखावत के साथ विशेष साक्षात्कार। साक्षात्कार कर रहे थे आनंद श्रीवास्तव। ये कार्यक्रम आकाशवाणी के समाचार सेवा प्रभाग द्वारा प्रस्तुत किया गया। इसे आप हमारे मोबाइल ऐप न्यूज ऑन AIR और यूट्यूब चैनल न्यूज ऑन AIR ऑफिशियल पर भी सुन सकते हैं। इस कार्यक्रम के संबंध में अपनी प्रतिक्रिया आप हमें ईमेल या व्हाट्सएप के माध्यम से भेज सकते हैं। ईमेल का पता है airnsdtalks@gmail.com और व्हाट्सएप नंबर है 9289904044।
3: বাতৰি পাছতে উভতি আহিছো ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী আৰু মোৰ সৈতে আছে শ্ৰুতি। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ন প্ৰতিভা অনুষ্ঠানটি। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে উদীয়মান নৃত্যশিল্পী তথা অভিনেত্ৰী অলংকৃতা মহন্ত। অনুষ্ঠানটিৰ আগ ধৰিছে স্নেহা পাঠকে।
4: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে ন প্ৰতিভা অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰশ্ৰোতা, আজি আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছো অসমীয়া কলা সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী কৌশলীক। তেখেতে নৃত্যশিল্পী হিচাপে নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ লগতে তেখেতৰ আছে অভিনেত্ৰী হিচাপেও আন এক সুকীয়া পৰিচয়। তেখেত হ'ল অলংকৃতা মহন্ত। আপোনাক অনুষ্ঠানলৈ স্বাগতম।
5: ধন্যবাদ। আকাশবাণী গুৱাহাটীৰ এই অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনাইনৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
4: হয়, প্ৰথমে জানিব বিচাৰিছোঁ ব্যস্ততা বৰ্তমান কেনেকুৱা ধৰণৰ?
5: বৰ্তমানটো খুবেই ব্যস্ত, যিহেতু চুপা চুপি নামৰ ছবিখন মুক্তি পাইছে ইতিমধ্যে আৰু মুক্তি পোৱাৰ পাছৰ কেইদিন সাংঘাতিক ব্যস্ত থকা যায়, সেইবাবে ব্যস্ততা বহুত বৰ্তমান।
4: গতিকে শ্ৰোতাসকলে নিশ্চয় গম পাইছে শেহতীয়াকৈ মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ চুপা চুপিত অলংকৃতাই এটি চৰিত্ৰ ৰূপায়ণ কৰিছে। আমি এই সম্পৰ্কে কথা পাতিম, কিন্তু প্ৰথমে আমি আপোনাৰ ঘৰখনৰ বিষয়ে জানিব বিচাৰিছোঁ।
5: ঘৰখনৰ বিষয়ে যদি ক'বলৈ যাওঁ, আচলতে আমাৰ জীৱনত ঘৰখনে বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু মোৰ ঘৰখনৰ পৰাই আচলতে মোৰ সাংস্কৃতিক দিশটোৰ প্ৰতি যি আকৰ্ষণ, যি আগ্ৰহ, যি উৎসাহ ঘৰখনৰ পৰাই আৰম্ভ হৈছে। কাৰণ মা দেউতাও সাংস্কৃতিক দিশটোৰ লগত জড়িত। মোৰ দেউতাই নাটক কৰিছিলে,
4: দেউতাৰ নাম
5: গৌৰৱ মহন্ত, আৰু যদিও তেখেতৰ কৰ্মজীৱনৰ বাবে তেখেতে নাটকৰ লগত বহুত বেছি জড়িত হৈ থাকিব নোৱাৰিলে ওতঃপ্ৰোতভাৱে, কিন্তু তথাপিতো সেই প্ৰচলনটো আছিলে আমাৰ ঘৰত, বা সন্ধিয়া কেতিয়াবা বহি গানৰ আড্ডা এটা, বা সৰুৰ পৰাই মানে নৃত্য গীতৰ লগত জড়িত হৈ থাকিলে বহুত মাক দেউতাকে ভাল নাপায়, আমাৰ উৎসাহে জগায় যে নাই কৰিব লাগিব পঢ়া শুনাত, কিয় মানে পঢ়া শুনাৰ লগত এই দিশটো সমানে চলাই নিব লাগিব।
4: গতিকে আপোনাৰ দেউতাই আপোনাক আঙুলিত ধৰি এই জগতখনত,
5: দেউতা মা দুয়োজনে আঙুলিত ধৰি প্ৰৱেশ কৰাইছে।
4: হয়, আৰু শিক্ষা সম্পৰ্কে আমি জানিব বিচাৰিছোঁ।
5: শিক্ষা মোৰ ঘৰ তেজপুৰত, মই স্কুলীয়া শিক্ষা তেজপুৰৰে ছেক্ৰেটাৰ্ট হায়াৰ ছেকেণ্ডেৰী স্কুল বুলি এখন স্কুলৰ পৰা সম্পূৰ্ণ কৰি দৰং মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰীৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে মই তাতে নামভৰ্তি কৰোঁ। আৰু আচলতে দৰং মহাবিদ্যালয়ত সোমোৱাৰ পৰাই মোৰ জীৱনৰ গতি সলনি হোৱাৰ নিচিনা, কাৰণ কি স্কুলীয়া জীৱনত আচলতে যিহেতু মই মিছনেৰী স্কুলত পঢ়া, তাত খুব বেছি অসমীয়া সংস্কৃতিৰ পৰিৱেশ নাছিলে, আচলতে গঢ় লৈ উঠা নাছিলে, যদিও কেতিয়াবা এটা দুটা নাচ নচা হয় বা কিবা তেনেকুৱা প্ৰতিযোগিতাত, কিন্তু মানে প্ৰথম দৰং মহাবিদ্যালয়ত সোমাই মই মোৰ নাটকৰ যাত্ৰা আচলতে আৰম্ভ কৰিছোঁ। প্ৰথম দৰং মহাবিদ্যালয়ত মই শ্ৰেণীকোঠালৈ যোৱাৰ আগতে নাটকৰ কৰ্মশালালৈ গৈছিলোঁ, আৰু সেই তেতিয়াৰ পৰাই মোৰ নাটকৰ প্ৰতি মানে যিটো আকৰ্ষণ সেইটো বাঢ়িলে। দৰং মহাবিদ্যালয়ত মই মোৰ স্নাতক শিক্ষাও শেষ কৰিছোঁ। তাৰপিছত মই স্নাতকোত্তৰ শিক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কথাটো সকলোৱে জানেই, সাংস্কৃতিক দিশত বিৰাটেই আগৰণুৱা বিশ্ববিদ্যালয় এখন। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই মোৰ স্নাতকোত্তৰ মনোবিজ্ঞান বিভাগৰ পৰা সম্পূৰ্ণ কৰিলোঁ। সিমানেই
4: আপোনাৰ শিক্ষা জীৱন সম্পৰ্কে জানিলোঁ। আপুনি বৰ্তমান কিহৰ সৈতে জড়িত?
5: বৰ্তমান মই গৱেষণা কেন্দ্ৰ এটাত কৰ্মৰত, সাংস্কৃতিক কেন্দ্ৰ হয় আৰু বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠান বুলি, আমি তাতে উত্তৰ পূব ভাৰতৰ যিমানখিনি জনগোষ্ঠী আছে তেওঁলোকৰ মানে সংস্কৃতি ভিত্তিক গৱেষণা কৰোঁ, তাতে কৰ্মৰত হৈ আছোঁ
4: বৰ্তমান। আপুনি গৱেষণাৰ সৈতে জড়িত,
5: আৰু শেহতীয়াকৈ এখন গ্ৰন্থ প্ৰকাশ পাইছে, গ্ৰন্থখনৰ নাম হৈছে গ্লৰি অফ দি ৰাইজিং ছান অৰুণাচল এণ্ড ইটছ ট্ৰেজেক্টৰিজ অফ ডেভেলপমেণ্ট, ইংৰাজী ভাষাত লিখা হৈছে। কিতাপখন মানে অৰুণাচল প্ৰদেশৰ, আমি আচলতে তাতে ফিল্ডত গৈ পেলাই কাম কৰি এখন কিতাপ লিখিছোঁ, কেইবাজনেও মিলি লিখিছোঁ বাৰু। সেই কিতাপখনত অৰুণাচল প্ৰদেশৰ উন্নয়নক লৈ পেলাই লিখা হৈছে, মানে তেওঁলোকে প্ৰথমতে এখন ৰাজ্য হোৱাৰ আগৰ পৰ্যায়ৰ পৰা এতিয়াৰ পৰ্যায়লৈকে যিসমূহ উন্নয়ন হৈছে, সাংস্কৃতিক দিশতেই হওক, ভাষা সংৰক্ষণৰ দিশত হওক, অথবা খেতি বাতিৰ পৰা আৰম্ভ কৰি আৰু মহিলা সবলীকৰণ, সকলোখিনি দিশেই মানে সামৰি পেলাই কিতাপখন লিখা হৈছে আৰু প্ৰকাশ পাইছে।
4: খুব ভাল কথা, আমাৰ জানি খুব ভাল লাগিল আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।
5: ধন্যবাদ।
4: এতিয়া কলা সংস্কৃতিৰ জগতখনৰ বিষয়ে আমি জানিব বিচাৰিম। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে দৰং মহাবিদ্যালয়ত প্ৰৱেশ কৰাৰ পৰাই আপোনাৰ নাটকৰ যাত্ৰাটো আৰম্ভ হোৱাৰ নিচিনা। সত্ৰীয়াৰ ক্ষেত্ৰত, আপুনি যিহেতু এগৰাকী সত্ৰীয়া নৃত্যশিল্পী, সত্ৰীয়াৰ এই যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল?
5: সত্ৰীয়াৰ যাত্ৰা মোৰ বিৰাট আচলতে সৰুকালৰ পৰাই আৰম্ভ, মই 4 নে 5 বছৰমান থকাৰ পৰাই সত্ৰীয়া প্ৰথম নৃত্য শিক্ষা আৰম্ভ কৰিছোঁ, আৰু মায়ে হাতত ধৰি স্কুললৈ লৈ যায় এতিয়াও মনত আছে। আৰু আচলতে শাস্ত্ৰীয় নৃত্যসমূহত বহুত সাধনা, বহুত অধ্যয়ন দৰকাৰ হয়, সেইকাৰণে সৰুকালৰ পৰাই জড়িত, তেতিয়াৰ পৰা শিকি শিকি এতিয়াহে চাগে অলপমান কিবা কৰিব পৰা হৈছোঁ বুলি মই ভাবোঁ। আৰু এটা কথা ক'ব বিচাৰিম, যদিও অনুষ্ঠানটোৰ নাম ন প্ৰতিভা, মই এতিয়াও নিজকে ন শিকাৰো বুলিয়ে ভাবোঁ, শিকি গৈ আছোঁ আৰু শিকি গৈ থকাৰ হেঁপাহ আছে, শিকি থাকিম।
4: নিশ্চয়, শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া, আমি গোটেই জীৱন কিবা নহয় কিবা এটা কথা আমি প্ৰতিদিনে শিকোঁ
5: শিকোঁ,
4: আৰু যিহেতু শাস্ত্ৰীয় নৃত্য এটা অতি বহল অধ্যায়, এটা
5: শাস্ত্ৰীয়
4: ডাঙৰ পৰিসৰ, গতিকে আমি চিৰজীৱন হয়তো শিকি যাম। আপোনাৰ সত্ৰীয়াৰ গুৰু কোন আছিল বাৰু?
5: সত্ৰীয়া নৃত্যৰ শিক্ষা মই গ্ৰহণ কৰিছিলোঁ গুৰু শ্ৰীযুত অনুপজ্যোতি ভূঞাদেৱৰ তত্ত্বাৱধানত।
4: আৰু সত্ৰীয়া নৃত্যৰ উপৰি আন নৃত্যত আপুনি অংশগ্ৰহণ কৰিছেনে?
5: হয়, সত্ৰীয়া নৃত্য শিক্ষা মানে মই যেতিয়া অধ্যয়ন কৰি আছিলোঁ তেতিয়া মোৰ গুৰু তেখেতে আকৌ মোক মানে সাধাৰণতে বিচৰা হয় কয় মানে শাস্ত্ৰীয় নৃত্য শিকি থাকিলে বেলেগ নৃত্য পটককে মানে লগত জড়িত হ'ব নালাগে বুলি কয়, কাৰণ কি মানে ফৰ্মটো বেয়া হৈ যায় বুলি কয় আৰু নৃত্যৰ ভাষাত, যে যিটো ফৰ্ম ফৰ্মটো পটককে বেয়া হৈ যায়। যদি সম্পূৰ্ণকে নৃত্য শিক্ষা আমি মানে আহৰণ কৰি লওঁ, তাৰ পিছত যদি কিবা এটা নৃত্য কৰোঁ তেতিয়াহ'লে আমি সম্পূৰ্ণ পৃথককে সেই নৃত্যটো আয়ত্ত কৰিব পাৰোঁ। কিন্তু শিকি থকা অৱস্থাত যেতিয়া কেঁচা হৈ থাকোঁ, তেতিয়া কোমলীয়া সময়ত মানে গাত ভাঁজ নবহোঁতে পটককে বেলেগ এটা নৃত্য শৈলীলে যাবলৈ তেখেতে বাধা দিছিলে। আৰু তেখেতৰ পৰামৰ্শ অনুসৰিয়ে মই খুব সৰুতে সত্ৰীয়া নৃত্য শিকিবলৈ যোৱা

0: আমাৰ বিহু নাচিছিলোঁ, কিন্তু সত্ৰীয়া নৃত্য শিকি থকা অৱস্থাত প্ৰায় 6-7 বছৰমান মই বেলেগ নৃত্যৰ লগত জড়িত নাছিলোঁ। কিন্তু শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত মই আকৌ বিহুলৈ উভতি আহিলোঁ। বিহু অধীনত তেনেকৈ মই কোনো মোৰ মানে গুৰু নাই বিহুৰ, কিন্তু কেইবাটাও বিহুৰ কৰ্মশালা মই অংশগ্ৰহণ কৰিছোঁ। আৰু আচলতে মই ভাবোঁ বিহু শিক্ষাতকৈ মানে বিহুটো আমাৰ তেজত আছে, মনত আছে, অসমীয়া হিচাপে। আৰু ঠিক তেনেকৈয়ে মই কৰ্মশালাত আয়ত্ত কৰিলোঁ। তাৰপিছত কেইবাটাও দলৰ লগত মই বিহু নাচ পৰিৱেশন কৰিছোঁ, তেজপুৰৰ, শিৱসাগৰৰ, তেনেকৈ বহুত অসমৰ বিভিন্ন জেগা বিহু নাচ পৰিৱেশন কৰি ঘূৰিছোঁ। আৰু আধুনিকৰ লগতো জড়িত। আৰু দৰং মহাবিদ্যালয়লৈ যোৱাৰ পিছত আমি খুব যুৱ মহোৎসৱলৈ আমাৰ মানে দলসমূহ লৈ আহে, আৰু সেই যুৱ মহোৎসৱৰ বাবে মই বহুতো মানে লোকনৃত্যৰ প্ৰতিযোগিতা হয়, লোকনৃত্যৰ বাবে মানে কেইবাটাও লোকনৃত্য আয়ত্ত কৰিবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ কি, প্ৰত্যেকবাৰ নতুন এটা লোকনৃত্য লৈ যাবলগীয়া হয় যে। ঠিক তেনেকৈ মানে অসমৰ জনজাতীয় নৃত্যসমূহ হওক অথবা অসমৰ বাহিৰৰ কিছু নৃত্য মানে উত্তৰ পূবৰ হওক অথবা ভাৰতৰো কিছু কিছু লোকনৃত্য আয়ত্ত কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু বৰ্তমান সেইসমূহ জানো বুলিয়ে ভাবোঁ। আৰু
1: কলেজীয়া যাত্ৰাটোৰ আটাইতকৈ স্মৃতি মধুৰ ঘটনা কাহিনী এইবোৰেই নহয় জানো? বিভিন্ন অনুষ্ঠানত বা বিভিন্ন মহোৎসৱত অংশগ্ৰহণ কৰাৰ সময়ত আমি যে এইবোৰ শিকিলো, খুব ভাল লগা মুহূৰ্ত নহয় জানো? এই মুহূৰ্তত ভাল লগা কিবা কথা মনলৈ আহিছেনে
0: কলেজীয়া জীৱনৰ? কলেজীয়া জীৱনৰ স্মৃতি বহুত আছে। মোৰ বিশেষকৈ কলেজীয়া জীৱনত ক্লাছৰ বাহিৰৰ স্মৃতি বেছি, মানে এই যে যুৱ মহোৎসৱ বুলি ক'লোঁ বা মহাবিদ্যালয় সপ্তাহ হওক, সেইসমূহত অংশগ্ৰহণ কৰাৰ সময়ত বা যেতিয়া আমি আখৰা কৰি থাকোঁ, সেই আখৰাসমূহত বহুত স্মৃতি আছে। এটা বুলি ক'লে, মই 2019 চনত এবাৰ যুৱ মহোৎসৱৰ বাবে আৰু তেতিয়া আমি আখৰা কৰি আছোঁ। আমাৰ মানে এনেকুৱা থাকে যে 25 জনীয়া এটা দল থাকে, 25 জনে সকলো কৰিব লাগিব, মানে যিমান ইভেণ্ট হয় সকলো কৰিব লাগিব। কাৰোবাৰ ভাগত এটা পৰে, কাৰোবাৰ ভাগত দুটা, কাৰোবাৰ ভাগত দুটাতকৈ বেছিও পৰে। আৰু সেইবাৰ মোৰ ভাগত দুটা ইভেণ্ট পৰিছিলে। মোৰ দুইটাই এনেকুৱা হৈছে, মই নৃত্যটো আছোৱেই, লগতে মানে নাটকৰ যিগৰাকী আছিলে তেওঁ শেষ মুহূৰ্তত মানে তেওঁক বদলি কৰিবলগীয়া হ'ল, মানে কৰিব লগা হোৱাৰ কাৰণে নাটকখনটো আধা ঘণ্টাৰ এটা ইভেণ্ট, বাকীসমূহ 10 মিনিট 15 মিনিট বা 7-8 মিনিটৰ। আধা ঘণ্টাই এটা ইভেণ্টৰ কাৰণে বহুত সময় দিবলগীয়া হয়। আৰু মই মানে দিনে ৰাতি এনেকুৱা হয়, মই ৰাতিপুৱা যদি নাচৰ কৰোঁ, আৰু মই আৰু লোকবাদ্যৰ অৰ্কেষ্ট্ৰাৰ অনুষ্ঠানটোতো আছিলোঁ, মই মানে সময়ে নাপাওঁ। ক্লাছ কৰোঁ, ৰাতিপুৱাও প্ৰেক্টিচ কৰোঁ, ৰাতিও প্ৰেক্টিচ কৰোঁ। মই বেমাৰ হৈ গ'ল, মানে বেমাৰ হৈ মই এডমিট হৈ আছোঁ। মই প্ৰথম চেলাইনলৈ সুধিছোঁ, মই যাবলৈ পামনে, আৰু
1: যুৱ
0: মহোৎসৱলৈ যাবলৈ পামনে, যদি যাবলৈ নাপাওঁ। আৰু মোৰ এতিয়াও মনত আছে, মানে মই খোজেই কাঢ়িব পৰা নাই, গাটো মোৰ বেয়া, তথাপিতো মই কৈছোঁ দেউতা মোক তুমি থৈ আহাংগেচোন ৰাতি কলেজত, আৰু মানে চকীত বহি বহি প্ৰেক্টিচ কৰিছোঁ, নাটকৰ নাচৰ সন্মুখত নাচি আছে আৰু মই চকীতে বহি বহি নাচিছোঁ। মানে সেইসমূহ আচলতে বিৰাট মধুৰ স্মৃতি মনত পৰিলে,
1: খুব ভাল লাগে,
0: ভাল লাগে।
1: মানে গা বেয়া তথাপি অনুষ্ঠান কৰিম, এই যিটো মনৰ যিটো এক জোৰ, এই কলেজীয়া জীৱনতে এইটো সম্ভৱ। সেই সময়খিনিতে আৰু লগৰ ল'ৰা ছোৱালীবোৰে যেতিয়া কৰি থাকিব বা প্ৰতিযোগিতা বুলি ক'লে
0: গাটো নিজে নিজে ভাল
1: ভাল হৈ যায়। আপোনাৰ বিভিন্ন ধৰণৰ অনুষ্ঠানো নিশ্চয় আপুনি কৰিছে, সত্ৰীয়া হওক বা আধুনিক নৃত্যৰ হওক, এনে অনুষ্ঠানসমূহৰ অভিজ্ঞতা সম্পৰ্কে জানিব বিচাৰিছোঁ।
0: সত্ৰীয়া নৃত্যৰ মই অনুষ্ঠান হিচাপে মোৰ মনত থকা ভাল লগা মানে আটাইতকৈ ভাল লগা 2-3টা অনুষ্ঠান কওঁ। প্ৰতিযোগিতা বুলি ক'লে মই 2018-19 চনত তেতিয়া সংগীত সত্ৰই সদৌ অসম ভিত্তিত মই তাৰপিছতো পুৰস্কাৰ লাভ কৰিছোঁ। কিন্তু সংগীত সত্ৰৰ তেতিয়া মানে যিহেতু মানে মোৰ কথাটোৰ লগত চাগে বহুত মানুহে ৰিলেট কৰিব পাৰিব পাৰে, নোৱাৰিব পাৰে, কিন্তু যিসমূহ গুৱাহাটীৰ বাহিৰৰ ল'ৰা ছোৱালী তেওঁলোকৰ গুৱাহাটীখনক লৈ এটা হেঁপাহ সৰুৰ পৰা থাকে। মানে গুৱাহাটীখন আমি কিবা অকণমান বেলেগ দৃষ্টিৰে চাওঁ, আৰু তাত মানে যিকোনো কলাৰ ক্ষেত্ৰতেই যেন সকলোতকৈ বেছি সুবিধা গুৱাহাটীতে আছে, সুযোগ পোৱা যায়, বা সেই ক্ষেত্ৰৰ ভাল দখল থকা ব্যক্তিসকল যেন গুৱাহাটীতে আছে, আছেও বাৰু, তেনেকুৱা এটা ধাৰণা আমাৰ আমি পুহি ৰাখোঁ। 2018 মানত যেতিয়া আমি মই তেতিয়া সংগীত সত্ৰৰ এটা এডভাৰটাইজমেণ্ট দেখিছিলোঁ, তেওঁলোকে সদৌ অসম ভিত্তিত নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছে। তেতিয়া মই ভাবিছিলোঁ যে মই প্ৰতিযোগিতাটো

0: কৰিবলৈ যাম, কিন্তু মানে ভাবিছো আৰু যে এনেই দিম অভিজ্ঞতাৰ কাৰণে। প্ৰতিযোগিতালৈ মই আহিলো আৰু প্ৰতিযোগিতাৰ কাৰণে মই বিশেষকে আখৰাও কৰিবলৈ সময় পোৱা নাই, কাৰণ আগদিনাখন মোৰ পৰীক্ষা, ছেমিষ্টাৰ পৰীক্ষা শেষ হৈছে আৰু মই বাহিৰে বাহিৰে গাড়ীত উঠিছো, মানে পিছদিনাখন ৰাতিপুৱা কম্পিটিশ্যন, গতিকে সময় মই একেবাৰে পোৱা নাই। আহি ৰাতি 9 বজাত গুৱাহাটী পাইছো, 9 বজাৰ পৰা 5:30-11 মানলৈকে মই মানে যিটো নাচিম বুলি ভাবিছো আৰু সেইটো এবাৰ মানে আওৰাইছো, খুব বেছিও নহয় এনেই মনে মনে আওৰাইছো, মানে নাচিম আৰু এবাৰ। পিছদিনা ৰাতিপুৱা পা হাজোন কাছনতে ব্যস্ত, তাৰপিছতে গলো, নাচিলো। নচাৰ পিছত মোলে 3 দিনমান পিছত ফোন কৰিছে সংগীত সত্ৰৰ পৰা, তে মই ভাবিছো ফোন কৰিছে মই কিবা পুৰস্কাৰ পাইছো নেকি, তৃতীয়মান ভালো লাগিছে। মই কৈছো হয় কওক, আমি সংগীত সত্ৰৰ পৰা কৰিছিলো। মই কৈছো হয় গম পাইছো কওক, মই নম্বৰটো ছেভ কৰি থৈছিলো মানে। কৈছো তুমি প্ৰথম পুৰস্কাৰ পাইছা, আৰু মোৰ মানে সেইকণ সময়ত, আজি চাগে মোৰ কথাটো কওঁতে বিৰাট সাধাৰণ যেন লাগিব পাৰে, কিন্তু সেইকণ সময়ত মোৰ কাৰণে গুৱাহাটীত আহি পেলাই তাকো সংগীত সত্ৰত মানে প্ৰথম পুৰস্কাৰটো বিৰাট ডাঙৰ কথা। তাৰপিছত সেইটো এটা অভিজ্ঞতা, আৰু এটা অভিজ্ঞতা 2022-23-24 মানৰ, তেতিয়া মই নতুনকৈ চাকৰিত সোমাইছোঁ আৰু চাকৰিত সোমোৱাৰ পিছতে মোলৈ ফোন এটা আহিছে, মই যিটো দলৰ লগত মানে সত্ৰীয়া কৃষ্টি বুলি এটা ৰেপাৰ্টৰী আছে, মই তেওঁলোকৰ লগত সত্ৰীয়া নৃত্য পৰিৱেশন কৰোঁ, তেওঁলোকৰ পৰা ফোন আহিছে। মই খুব এতিয়া নতুনে তেওঁলোকৰ লগত আৰম্ভ কৰিছোঁ আৰু, জইন কৰা চাগে মই এটামান অনুষ্ঠান কৰিছোঁ আৰু, তেওঁলোকৰ বহুত পুৰণা পুৰণা আছে পৰিৱেশনকাৰী, তেওঁ মোলৈ ফোন এটা কৰিছে যে এনেকৈ আমাৰ অনুষ্ঠান এটা আহিছে, তুমি কৰিবা নেকি। তেওঁ মই ক'লোঁ যে পাৰি, কৈছে ঠিক আছে আমি তুমি ডিটেইলছখিনি তেতিয়া আমি ফ্লাইট কৰিব লাগিব। তেওঁ মই সুধিছোঁ কোন জেগা মানে, আৰু তেতিয়া তেনেকে কৈছে মুম্বাই, আৰু মোৰ চাগে অকমান আছে নেকি মুম্বাই ক্ৰেজ এটা যে থাকিল মানুহৰ, মোৰ সেইটো আছিলে মানে মুম্বাইখন এবাৰ চাবলৈ, মানে মুম্বাইলৈ যাব, মই মুম্বাই যোৱা নাছিলোঁ মানে, চ' তেতিয়াহ'লেতো মই যামেই কৰিমেই মানে। তাৰপিছত অনুষ্ঠানটো, কিন্তু মই সেই ব্যস্ততাত সুধিবলৈ পাহৰি গ'লো অনুষ্ঠানটো ক'ত আছিলে, পিছত মই গম পাইছোঁ অনুষ্ঠানটো মানে নীতা মুকেশ আম্বানী কালচাৰেল চেণ্টাৰত আছিলে। আৰু মোৰ জীৱনৰ সেইটো এটা বহুত ডাঙৰ অভিজ্ঞতা, মানে কিমান ডাঙৰ প্লেটফৰ্ম খুব কম আছে ভাৰতত, আৰু নীতা পংকেশ আম্বানী কালচাৰেল চেণ্টাৰটো মানে বহুত বৃহৎ আৰু, আৰু তাত যিখিনি সন্মান পাইছোঁ ন, মানে আৰ্টিষ্টক সেই সন্মানখিনি খুব কম মানুহক দিয়া দেখোঁ, আৰু মানে সেই সন্মানখিনি পাই সঁচাকৈ বহুত ভাল লাগিছে, মানে এটা জীৱনত মানে মনত ৰৈ যোৱা আৰু চিৰস্মৰণীয় আৰু অভিজ্ঞতা,
1: খুব ভাল লগা
0: অভিজ্ঞতা। তাৰপিছত আৰু বহুত জেগাতে কৰিছোঁ, মই ৰিচেণ্টলি চণ্ডীগড়ত কৰিছোঁ, তেনেকৈ ক'বলৈ গ'লে মানে শেষ নহ'ব আৰু।
1: হয়, গতিকে ভাৰতৰ বিভিন্ন মঞ্চত সত্ৰীয়াক আপুনি প্ৰতিনিধিত্ব কৰিছে, এই ক্ষেত্ৰত আপুনি কি ভাবে, এগৰাকী শিল্পীয়ে যেতিয়া নিজৰ সংস্কৃতিক লৈ বাহিৰলৈ ওলাই যায়, বাহিৰৰ মঞ্চত নিজৰ সংস্কৃতি দাঙি ধৰে, এই ক্ষেত্ৰত শিল্পীগৰাকীৰ কি কি দায়িত্ব আছে, কৰণীয় আছে?
0: প্ৰশ্নটো ভাল লাগিছে, এইখিনিতে মোৰ ঘটনা দুটামান মনত পৰিছে। যেতিয়া বাহিৰত অনুষ্ঠান কৰিবলৈ যাওঁ, প্ৰায় জেগাতে এইটো কথা শুনিবলৈ পাওঁ, মানে অসম বুলি ক'লে বিহুটো বহুত মানুহে জানে,
1: বিহু জানে, বিহু,
0: কিন্তু অসম বিহুতে সীমিত নহয় ন, আমাৰ কিমান জনজাতি আছে প্ৰত্যেকৰে, আৰু এতিয়া যদি বড়ো জনগোষ্ঠীটোৰ কথাই কওঁ, তেওঁলোকৰ বাগৰুম্বাৰ পৰা আৰম্ভ কৰি দাহাল ঠুংৰি কেইবাটাও নৃত্য আছে, তেনেকে সত্ৰীয়াৰ কথাও বহুতে যদিও মানে ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে সত্ৰীয়াই নৃত্য 2000 চনতে, কিন্তু এতিয়াও যেতিয়া ক'ৰবাত পৰিৱেশন কৰিবলৈ যাওঁ, তেতিয়া মানুহে সোধে এইটো মানে কি হয়, মানে ফৰ্মটো কি হয়, মানে আমি কওঁ এইটো শাস্ত্ৰীয় নৃত্য, কৈছে কেতিয়াও দেখা নাই, ইমান ধুনীয়া এনেকে কয়, মানে ইমান ধুনীয়া এনেকুৱাটো আমি কেতিয়া ধৰণৰ, ভাৰতনাট্যমৰ লগত মিলে নেকি, ভাৰতনাট্যম নেকি, এনেকে বহুতে শুনে হা, বা ওডিচি নেকি, নহয় নহয় এইটো এটা ছেপাৰেট হয়, ছেপাৰেট আৰ্ট ফৰ্ম হয় সত্ৰীয়া, আৰু 2000 চনতে স্বীকৃতি পাইছে, আমি বুজাবলগীয়া হয়, মানে মই ভাবোঁ ৰাষ্ট্ৰীয় স্বীকৃতিটোৱে শেষ পৰ্যায় নহয়, ৰাষ্ট্ৰীয় স্বীকৃতি পাইছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ত মানুহে স্বীকৃতি দিয়াই নাই এতিয়াও,
1: বহুতে
0: মানে কাগজে পত্ৰই যে স্বীকৃতি পোৱাটোৱে শেষ নহয় মানে, আৰু যিহেতু মানে আমি খুব গ্লোবেলাইজেশ্যনৰ কথা কৈ থাকোঁ, খুব আমি মানে ইণ্টাৰনেটৰ কথা কৈ থাকোঁ, যিহেতু ইমান সা সুবিধা আছেই, আমি চেষ্টা কৰিব লাগে, অকল শিল্পী হিচাপেই নহয় দেই, শিল্পীসকলেও হওক অথবা সাধাৰণ সকলো মানুহে হওক, চেষ্টা কৰিব লাগে যে আমাৰ যিখিনি সংস্কৃতি আমি যাতে মানে অকল দাঙি ধৰিলে নহ'ব, আমি এইটো মানে চাব লাগিব যে সঁচাকৈ গৈ পাইছেনে নাই, আৰু মানুহক এই যে মানুহে সুধিলে আকৰ্ষণ কৰিলে, আমি ক'ব লাগিব যে আহক আপোনালোকে চাই যাব এবাৰ, মানে চখ

0: বছৰীয়া বহুত বছৰৰ পৰা আছে
1: পুৰণা হয়
0: পুৰণি আৰু ইমান বছৰৰ পৰা আছে আপোনালোকে এবাৰ চাওক তেওঁলোকক মাতিব লাগিব বা তেওঁলোকক আৰু ক'ব লাগিব যে আমি এইখিনি জেগাত আকৌ আহিব বা আমি আহিছো নহয় আৰু এনেকুৱা এটা দল আহিব আপোনালোকে চাবলৈ যাব শিকিবলৈ মানুহৰ সেই আগ্ৰহটো গঢ়ি তোলাত আমাৰ কোনোবাখিনিতে কৰিবলগীয়া আছে বুলি মই ভাবো
1: আমাৰ ইমানখিনি আছে বৰগীতৰ পৰা আৰম্ভ কৰি সত্ৰীয়া সংস্কৃতিৰ আপোনাৰ ভাওনা আছে নৃত্য আছে ইমানখিনি আছে এই গোটেইখিনি আমি ভাৰতৰ বিভিন্ন মঞ্চত যদিও আপুনি কোৱাৰ দৰে যদিও স্বীকৃতি পাইছে শাস্ত্ৰ নৃত্যৰ তথাপি হয়তো বহুত জেগাত মানুহে নাজানে
0: নাজানে আৰু ভাওনাৰ কথা কওঁতে মই ক'ব বিচাৰিম ভাওনাৰ মই বুজি পাওঁ যিহেতু ধৰ্মীয় দৃষ্টিকোণ এটা আছে মানে ভাওনাই হওক সত্ৰীয়া সংস্কৃতিৰ লগত আমি সেইখিনি বজাই ৰাখিব লাগিব মানে মই শিপাক পাহৰি বুলি কোৱা নাই শিপাক খামুচিওতো আমি আগুৱাই যাব পাৰোঁ মানে নামঘৰৰ খুঁটাটোত ভাওনা মানে ভাওনা এখনক বান্ধি ৰখাটো আমাৰ উদ্দেশ্য হ'ব নালাগে মানে ভাওনা ওলাই যাওক মঞ্চলৈ যাওক বাহিৰলৈ যাওক মঞ্চত পৰিৱেশন হওক হৈছেও কিবা আৰু হ'ব লাগে কাৰণ আমাৰ এই মানসিকতাটো থাকিব নালাগে মানে আমি খুব দেখা যায় শিল্পীসকলৰো মই মানে কোনোবাখিনিতে অনুভৱ কৰোঁ যে মানুহখিনি মানে এনেকুৱা হয় কিছু কিছু লোক এনেকুৱা থাকে যে বৰ এটা খুব ভাল নাপায় মানে এইটো হৈছে গুৰুজনাৰ অপভ্ৰংশ হৈছে আমি এনেকৈ ক'বলৈ যোৱা দেখোঁ কিন্তু মই ভাবোঁ যে অপভ্ৰংশ নকৰাকৈও আমি কোনোবাখিনিতে নিজক সকলো পাহৰি নহয় শিপাক খামুচিও কাৰণ কি আমাৰ মূল উদ্দেশ্যটো হ'ব লাগে যে ওলাই যাওঁ
1: উলিয়াই
0: মানুহে চিনি পাওঁ
1: ব্ৰজাৱলী ভাষাৰ কথাটো আপুনি কৈছে নেকি যে ব্ৰজাৱলী ভাষাৰ ভাওনাসমূহ আজিকালি অসমীয়া ভাষাত ৰূপায়ণ কৰা দেখা যায় আপুনি সেইটো কথাকে ক'বলৈ বিচাৰিছে
0: নাই মই কোৱাটো আছিলে যে ভাওনা ব্ৰজাৱলী ভাষাৰ পৰা অসমীয়া ভাষা হোৱাটোৰ কথা মই কোৱা নাই সেইখিনিতে মোৰ মত অকণমান বেলেগ মই কথাটো ক'বলৈ বিচাৰিছো যে কোনোবাখিনিতে মণিকূটখন থাকিলেহে ভাওনা কৰিব পাৰিব এনেকুৱাতো কথা নাই কোনোবাখিনিতে কৃষ্ণ চৰিত্ৰটোৱে কৃষ্ণ চৰিত্ৰটো এনেকুৱা এজন মানুহেই ৰূপায়ণ কৰিব লাগিব এনেকুৱাতো কথা নাই কথাটো কৈছো মানে থাকে তেনেকুৱা মানসিকতা আমি চাগে গাঁৱৰ ভিতৰত মই নিজে দেখিছো মানে এনেকুৱা নিৰ্দিষ্ট এটা পৰিসৰ কিছুমান মানুহেহে কৃষ্ণ চৰিত্ৰটো কৰিব পাৰিব বেলেগে কৰিব নোৱাৰে যিহেতু ভগৱানৰ চৰিত্ৰ এটা ৰূপায়ণ কৰিছে কিন্তু তেনেকুৱা কথা নাই মই ভাবো মানে যদি কোনোবা আগ্ৰহী কোনোবাই যদি মানে সেই চৰিত্ৰটোক জাষ্টিচ দিব পাৰিছে তেতিয়াহ'লে কৰিব পাৰে ৰজাৱলী ভাষাত মোৰ মতটো হ'ল যে এই অসমীয়া ভাষালৈ অনুবাদ কৰি পেলাই যে ভাওনাসমূহ কৰে অনুবাদ হওক ইংৰাজীলেও হওক অসমীয়ালেও হওক হিন্দীলেও হওক আপত্তি নাই কিন্তু মই যে কৈছো শিপাক পাহৰি নহয় শিপাক খামুচি ব্ৰজাৱলীটো কিন্তু আমাৰ শিপা সেইটো পাহৰিব নহ'ব কাৰণ কি ব্ৰজাৱলীটো যদি আমি ধৰি নাৰাখো ধৰিবলগীয়া মানুহ নাই আৰু কোনো নাই আৰু সেইটো হৈছেও কাৰণ কি আমি যদি মধ্য অসমৰ নগাঁও আৰু কোনোবা জেগা নগাঁৱত বিশেষকৈ ব্ৰজাৱলী ভাষাৰ ভাওনাটো প্ৰচলিত বুলি মই জানো আৰু কিন্তু আমি যদি অকণমান উজনিৰ ফালে যাওঁ শিৱসাগৰ বা যোৰহাট শিৱসাগৰ সেইফালে মাতৃভাষাৰ ভাওনাই চলে সেইফালে ব্ৰজাৱলী ভাষাৰ ভাওনা মানে মাজুলীতহে ব্ৰজাৱলী ভাষাৰ চলে তাৰ পৰা যদি আমি যোৰহাট শিৱসাগৰলৈ যাওঁ অসমীয়া ভাষাৰ ভাওনাই বেছি যদিও ভাওনাটো সকলোতকৈ বেছি তাতেই প্ৰচলিত খুব বেছি ভাওনাৰ প্ৰতিযোগিতা হয় দেই সেইসমূহ জেগাত কিন্তু
1: উজনিৰ ফালে
0: সংস্কৃতি মানে ধৰি ৰাখিছে তেওঁলোকে কিন্তু কোনোবাখিনিতে ধৰি ৰাখিবলৈ যাওঁতে তেওঁলোকে শিপাটো এৰি দিছে যেন মোৰ অনুভৱ হয় মানে আৰু মই ভাবোঁ যে ব্ৰজাৱলী ভাষাটো প্ৰচলন আৰু হ'ব লাগে মানুহে শিকিব লাগে নতুন প্ৰজন্মই শিকিব লাগে
1: হয় হয় আৰু স্কুলীয়া পৰ্যায়ৰ পৰাই যদি ল'ৰা ছোৱালীক এই ক্ষেত্ৰত আমি আগবঢ়াই দিব পাৰোঁ তেওঁলোকৰ যদি আগ্ৰহ জনাব পাৰোঁ এই ক্ষেত্ৰত তেতিয়াহ'লে নিশ্চয় তেওঁলোকে ধৰি ৰাখিব আমাৰ ভৱিষ্যত প্ৰজন্মও এই ক্ষেত্ৰত এই সংস্কৃতি আগুৱাই নিব পাৰিব নহয় জানো আমি এতিয়া অভিনয়ৰ কথালৈ আহিছোঁ আপোনাৰ অভিনয় জীৱনৰ আৰম্ভণি কেতিয়া হৈছিলে বাৰু
0: অভিনয় জীৱনৰ আৰম্ভণি অভিনয়ৰ প্ৰতি মানে আকৰ্ষণটো সৰুৰে পৰা মই কৈছোঁ দেউতাই নাটক কৰে কিন্তু দেউতাক লৈ আমাৰ এটা খুব আপত্তি আছিলে দেউতাই আনক শিকায় আমাক নিশিকায় সৰুৰে পৰা এই কাৰোবাৰ কাইলৈ গোৱেজু লাইক কম্পিটিশ্যন আছে কিবা আছে তেনেকুৱা আহি যায় দেউতাৰ ওচৰলৈ খুৰা কিবা এটা শিকাই দিয়কচোন আৰু দেউতাই একদম ৰাতিটো কষ্ট কৰি শিকাই দিয়ে কিন্তু আমাক মানে নিশিকায় আমি কওঁ আৰে ঘৰৰ ছোৱালী ল'ৰা ছোৱালীকেইটাক কেলৈ নিশিকোৱা নিজে শিকিবি নিজে কয় স্কুলৰ পৰ্যায়ত নৃত্য আৰু আৰ্ট স্কুলতো সৰুৰ পৰা যোৱাই হয় আৰু মই তাবলাও শিকিছিলোঁ তাবলা আৰু বিহাৰত সেইসমূহত থাকোঁতে মানে নাটকলৈ সময় নিমিলিলে কিন্তু যেতিয়া মই দৰং মহাবিদ্যালয়লৈ গৈছোঁ দৰং মহাবিদ্যালয়ত প্ৰথম মানে শুনিছোঁ নাটকৰ কৰ্মশালা

0: হয় আগষ্টৰ পৰা কলেজ আৰম্ভ জুলাই মাহত হয়। দেউতাক সুধিলো কৰো নে, দেউতাই ক'লে কৰ, শিকিলেতো ভালেই পাওঁ। সেয়া মোৰ প্ৰথম আৰম্ভণি। কিন্তু নাটকৰ যি কৰ্মশালা কৰিলোঁ, মই তেওঁৰ নাম ল'বলৈ সুনীতজ্যোতি শইকীয়া ছাৰ, সুনীতজ্যোতি শইকীয়া ছাৰে আমাক আচলতে নাটকতকৈ মানুহ হ'বলৈ শিকাইছিল প্ৰথমৰ পৰাই। এই খুব ফেমৰ পিছত দৌৰা বা মানে তেওঁ আমাক মাটিৰ লগত জড়িত হৈ থাকিবলৈ তেতিয়াৰ পৰাই কৈছিলে দেই। আৰু নাটকৰ কৰ্মশালাসমূহত মানে অকল নাটক শিকা নহয়, এই যে আমি টিফিন নিওঁ যে সকলোৱে, টিফিনবোৰ ভগাই মেলি খাওঁ, মানে চব গোটেই টিফিনখিনি এখন কাগজত মিক্স কৰে, মিক্স কৰি ভগাই মানে যাতে মানে ইটোৰ সিটোৰ ওপৰত ট্ৰাষ্ট মৰম সেইসমূহ মানে বিল্ড হয়। বা ট্ৰাষ্ট গেম এইবিলাক কৰ্মশালা কৰা মানুহে ট্ৰাষ্ট গেম মানে মই নিজকে যেনিবা ওপৰৰ পৰা তললৈ পেলাইলোঁ, মোক তলত কোনোবাই ধৰিবলৈ ৰৈ আছে, মই সেই চকুমুনি মানুহজনক যে বিশ্বাস কৰিব পাৰোঁ। আচলতে গোটেই পাৰ্চনেলিটি ডেভেলপমেণ্ট হয় নাটকৰ কৰ্মশালাত। নাটকৰ কৰ্মশালা কৰিলোঁ। সেই কৰ্মশালাটো কৰাৰ পিছত আমাৰ কলেজলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ এখন কৰ্মশালা আহিছিলে অসমত। তেতিয়া তিনি জেগাত আহিছিলে, গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দৰং মহাবিদ্যালয়। সেই কৰ্মশালাখনৰ কাৰণে মই অডিশ্যন দিছিলোঁ আৰু কৰ্মশালাখন কৰিলোঁ আমি, মানে ময়ো আছিলোঁ, ত্ৰিশজনীয়া দল এটা আছিলে। তেতিয়া সেইখন মোৰ জীৱনৰ মানে ফুল ফ্লেজেড ফাৰ্ষ্ট নাটক। আৰু প্ৰাঞ্জল শইকীয়া ছাৰহঁত আছিলে, সপোনজ্যোতি ঠাকুৰ ছাৰ, তেওঁলোকে শিকাইছিলে আমাক। আৰু তাত মানে আমি মাৰ্চিয়েল আৰ্টৰ পৰা গানৰ ক্লাছৰ পৰা সকলো কৰিছোঁ, মানে সেইখন ফুল ফ্লেজেড ফাৰ্ষ্ট ড্ৰামা। তাৰপিছত কলেজীয়া পৰ্যায়ত ওৱান এক্ট প্লে কৰিছোঁ, যুৱ মহোৎসৱত নাটক কৰিছোঁ, তাৰপিছতে তেজপুৰৰ বান থিয়েটাৰত বা তেজপুৰৰ কলাভূমিত এনেকুৱা কিবাকিবি জ্যোতি প্ৰসাদৰ নাটক এনেকুৱা কিবাকিবি কৰা হয়। তাৰপিছতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়লৈ অহাৰ পিছত এটা থাকেই ন চিনাকি, বহুতে জানে, অঁ এই ছোৱালীজনী তেজপুৰৰ পৰা আহিছে, তাই নাটক কৰে দেই বা কিবা তেনেকৈও। গুৱাহাটী বিশ্ববিদ্যালয়ৰো বিশ্ববিদ্যালয় সপ্তাহত নাটক কৰা হ'ল। ঠিক তেনেকৈ মই আচলতে নাটক বেছিকৈ বাহিৰতকৈ কলেজীয়া আৰু যুৱ মহোৎসৱ বা ইউনিভাৰ্চিটি পৰ্যায়ত বেছিকৈ কৰিছোঁ কৰিছোঁ বাহিৰত, কিন্তু খুব কম সংখ্যক আৰু এখন দুখন। কিন্তু মই ভাবোঁ যদিও মানে বাহিৰত নাটক কৰাতকৈ মানে বিশ্ববিদ্যালয় পৰ্যায়ৰ যিখিনি নাটক বহুত উন্নত মানৰ নাটক হয়। মানে আমি আচলতে কোনোবাখিনিতে হয়তো বাহিৰত কৰা সকলোতো বাৰু তেওঁলোকে বহুত জানে, কিন্তু তাত যিখিনি শিকে গুৰিটো মই তাত বুলিয়ে ভাবোঁ, কাৰণ বহুতে তাত শিকি পেলাই বাহিৰত এতিয়াও বহুত ভাল মানে এষ্টাব্লিছড এক্টৰ হিচাপে কাম কৰি আছে।
1: গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ নাটকৰ যি প্ৰতিযোগিতা হয় খুব উচ্চ মানৰ প্ৰতিযোগিতা হয়, গোটেই অসমৰ পৰা আহে আৰু খুব ভাল ভাল নাটক আহে, খুব প্ৰতিযোগিতা মানে খুব কঠিন হয় আৰু তাত শিকিবও পৰা যায় বহুখিনি,
0: বহুত শিকিব পৰা যায়।
1: আমি যিটো নাটকৰ কথা পাতি আছো, আপুনি অংশগ্ৰহণ কৰা যিকোনো এখন নাটকৰ যিকোনো এটি সংলাপ যদি আপুনি মাতি শুনে ভাল লাগিব।
0: অংশগ্ৰহণ কৰা নাটকৰ একজেক্ট সংলাপ মোৰ মনত নাই দেই, কিন্তু মানে নাটক কৰাৰ পিছতো বহুত নাটক চোৱা হয়, বহুত নাটকৰ শিকাই থকা সময়ত জড়িত থকা হয়। মোৰ ভাল লগা এখন নাটক পাপেটছ বুলি নাটকখন, পাপেটছৰ এটা চৰিত্ৰ মোৰ বিৰাট প্ৰিয় আৰু সেই চৰিত্ৰটোৰ এটা সংলাপ আছে, মই দুই এজনক কৰিবলৈ উৎসাহো দিছোঁ, এই মনোয়িক কম্পিটিশ্যন হয় যে তেনেকুৱাত। সেই সংলাপটোকে মাতি শুনা।
1: নিশ্চয়।
0: মই আৰু মোৰ মানুহটো, আমি আমি আমাক বুজি পাওঁ, মোৰ মানুহটোৱে মোক নিজতকৈও বেছি ভাল পাইছিল, কিন্তু কিন্তু তাতকৈও বেছি ভাল পাইছিল তহঁত দুটাক। ৰাতি যেতিয়া আমি শুবলৈ যাওঁ, দেউতাৰে সদায় মোক সোধে, ইহঁতে ফোন কৰিছিলেনে, খোৱা বোৱা কৰিলেনে। মই কেতিয়াবা এনেই কওঁ, কৰিছিল, আপোনাৰ কথাও সুধিছিল। কেতিয়াবা আকৌ দেউতাই ফোনটো লৈ চাই থাকে, মোক সোধে, ইহঁতলৈ ফোন এটাকে কৰোঁ নেকি, কৰেও, কিন্তু মই কিবা এটা কোৱাৰ আগতে কাটি থৈ দিয়ে, কয় ব্যস্ত আছে চাগে। মানুহে কয় আমি হেনো বৰ সুখী মাক বাপেক, ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি বাহিৰত চাকৰি কৰে, তাতকৈনো বেছি মানুহক আৰু কি লাগে। দেউতাৰে মোক কেতিয়াবা সোধে, আমি বাৰু কিবা ভুল কৰিলোঁ নেকি, নহ'লেনো নিজৰ ল'ৰা ছোৱালীকেইটাৰ লগতে মুখ খুলি কিবা এটা পাতিব নোৱাৰোঁ কেলে। আকৌ নিজে কয়,

0: সেয়ে হব দিয়া, আমি তিনিটা আছো নহয়। মই বোলো তিনিটা? তেওঁ কয় কিয়, তুমি মই আৰু আমাৰ সেই টিভিটো বুলি এক ডেকাই হাঁহিবলৈ ধৰে। হা তহঁতে কৰিছ, তহঁতে আমাৰ কাৰণে বহুত কিবা কিবি কৰিছ, ভাল ঘৰ দিছ, দামী গাড়ী তুলি লৈ ফুৰিছ, অসুখ হ'লে ঔষধো দিছ, আৰু ঘৰত বহি আমনি নালাগিবলৈ ৱালত ডাঙৰ টিভি এটাও আঁৰি দিছ। কিন্তু যেতিয়া তহঁতৰ মুখখন চাবলৈ বৰ মন যায়, তেতিয়া মুখখন চাবলৈ পাব লাগে। যেতিয়া তহঁতৰ মাতষাৰ শুনিবলৈ মন যায়, মাতষাৰ শুনিবলৈ পাব লাগে। যেতিয়া মুখখন চাবলৈ মন যায়, মুখখন চাবলৈ পাব লাগে। মাতষাৰ শুনিবলৈ মন যায়, মাতষাৰ শুনিবলৈ পাব লাগে। মুখখন চাবলৈ মন যায়, মুখখন চাবলৈ পাব লাগে। মাতষাৰ শুনিবলৈ মন যায়, মাতষাৰ শুনিবলৈ পাব লাগে।
1: খুব ভাল লাগিল। বিভিন্ন নাটকত আপুনি অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে, আপুনি ধাৰাবাহিকতো অংশগ্ৰহণ কৰিছিলে এখন,
2: হয়
1: কি আছিলে ধাৰাবাহিকখনৰ নাম?
2: ধাৰাবাহিকখনৰ নাম আছিল বিয়লিৰ বৃন্দাবন। সিদ্ধাৰ্থ দা, দীপজ্যোতি দাহঁত আছিলে ধাৰাবাহিকখন। 2023 চনমানত কৰিছিলোঁ সেইখন মই।
1: এই ধাৰাবাহিকখনৰ সৈতে কিদৰে জড়িত হোৱা হ'ল?
2: মোৰ জীৱনৰ সেইখন প্ৰথম ধাৰাবাহিক আছিলে। আচলতে এই আমি যেতিয়া নাটকৰ যাত্ৰাটোত সোমাওঁ বা বিশ্ববিদ্যালয় পৰ্যায়ত, মহাবিদ্যালয় পৰ্যায়ত তেনেকুৱা নাটকসমূহ কৰি মেলি থাকোঁতে আমি কাৰোবাৰ চকুত পৰোঁ। ঠিক তেনেকুৱাই মানে দাদা এজন আছিলে চিনাকি, তেওঁ খুব অভিনয় জগতৰ লগত জড়িত। তেওঁ আচলতে মোক ফোন কৰিছিল আৰু যে তেওঁক এনেকুৱা চৰিত্ৰ এটা আছে, মোক সুধিছিলে তোৰ কথা, যিহেতু মই তোক দেখিছোঁ কৰা, সেইকাৰণে মই তোৰ নামটো ক'লোঁ, তই এবাৰ পাতিবিচোন বুলি। তাৰপিছতে মোলে ফোন কৰিলে, কথা পাতিলোঁ, মোক লগ কৰিলে, চালে মেলিলে, তাৰপিছত ধাৰাবাহিকখন কৰা।
1: আৰু চুপা চুপি নামৰ যিখন শেহতীয়াকৈ মুক্তি পাইছে অসমীয়া চলচ্চিত্ৰ, সেই চলচ্চিত্ৰখনৰ সৈতে আপুনি জড়িত। সেই চলচ্চিত্ৰখনৰ এটি চৰিত্ৰ আপুনি ৰূপায়ণ কৰিছে। মঞ্চৰ নাটকৰ পৰা ধাৰাবাহিক, তাৰপিছত চলচ্চিত্ৰ, এক ডাঙৰ যাত্ৰা এটা। এই সম্পৰ্কে, অভিজ্ঞতা সম্পৰ্কে জানিব বিচাৰিছোঁ।
2: ডাঙৰ যাত্ৰা বুলি আপুনি কৈছে, মই যাত্ৰাটো বৰ্তমান বিৰাট নিম্ন পৰ্যায়ত আছোঁ বুলিয়ে ভাবোঁ নিজে, কাৰণ আকাশখনলৈ বহুত দূৰ। কিন্তু এইটো হয় যে আকাশখনলৈ খোজকাঢ়ি থকাৰ সময়ত প্ৰত্যেকটো খোজক লৈ সুখী হোৱাৰ আমাৰ অধিকাৰ থাকে, আৰু সেইবাবে মই সুখীও। চুপা চুপি মোৰ জীৱনৰ প্ৰথমখন চিনেমা, আৰু মোৰ বাবে চিনেমাখনৰ যাত্ৰাটো চিৰস্মৰণীয় হৈ ৰ'ব। মই বহুত কথা শিকিছোঁ, মই আগতেও কৈছোঁ মই নিজকে শিকাৰোঁ বুলিয়ে ভাবোঁ। কাৰণ কি, চিৰিয়েল আৰু চিনেমাৰ কথাবোৰ বিৰাট বেলেগ হয় দেই। কাৰণ কি, চিনেমাৰ কথাবোৰ বহুত আচলতে ডাঙৰ ডাঙৰকৈ হয়, তেওঁলোকৰ আউটডোৰ শ্বুটিঙত যিবোৰ হয়। মই মোক যেতিয়া মানে চিৰিয়েলত বিশেষকৈ মানে অকণমান ৱাইড বা ক্লোজ লোৱা যায়, মই যিখনত কৰিছিলোঁ দেই, মই এতিয়াও বহুত বেছি নাজানো, কিন্তু চিনেমাত মানে প্ৰথম প্ৰথম যেতিয়া মই গৈছিলোঁ, মই বহুত কথা কমকৈ জানো। মোক যেতিয়া কয় এইটো ৱাইড কাটিং, এইটো ক্লোজ পি অ' ভি, মই অলপ সময় মানে বেঙা টাইপ চাই থাকোঁ, মানে কি ক'লে, কি কি কৰিব, ক্লোজটো মই বুজি পাওঁ, পি অ' ভিটো মই সোধো পি অ' ভিটো কি, আৰু মানে সোধো এইটোত কেমেৰালৈ চাব লাগে, মানে এনেকুৱা নিচিনা পি অ' ভি যেতিয়া লয় মানে পইণ্ট অফ ভিউত, মানে মোৰ মানে অপজিট পাৰ্চনৰ পইণ্ট অফ ভিউৰ পৰা লৈছে ন, তেতিয়াহ'লে মানে মই তেওঁৰ লগত কথা পাতি আছোঁ যে মই সেই কেমেৰাটোলৈ চাব লাগিব। কিন্তু এনেই কেমেৰালৈ চাব নালাগে মানে, কাৰণ কি কেমেৰাটো এজন বেলেগ পাৰ্চন প্ৰেজেণ্ট হয় যিটোৱে কাহিনীটো চাই আছে বা কিবা ৰেকৰ্ড কৰি আছে। কিন্তু মই মানে সেইকাৰণে সুধো কেতিয়াবা, কেমেৰাটোত এইটো চাবলগীয়া নে নাচাবলগীয়া, বা অটিএছ বুলি কয়, মই বুজি নাপাওঁ অটিএছ কি হয়, সেনেকুৱা নিচিনা লাহে লাহে শিকিলোঁ। আৰু মই জানিবলৈ আগ্ৰহী দেই, মই সুধিও থাকোঁ কেমেৰা এইটো যে এনেকৈ কয় কিবা এটা ল'লে, এইটো কিনো, এইটো কি কেমেৰা, মানে মইতো এটাই বুজি পাওঁ কেমেৰা, এনেই এনেকৈ এডাল কি হয়, মানে এডালত যে কেমেৰাটো উঠি গ'ল আকৌ নামি গ'ল সেনেকুৱা। আৰু মই এটা কথা ক'ব লাগিব, মই আগে পিছেও কৈছোঁ যে মোৰ কৰেক্টৰ্ছখিনি বিৰাট ছাপৰ্টিভ আছিলে, যদিও জনপ্ৰিয় গোটেইসকল জনপ্ৰিয় অভিনেতা, কিন্তু তেওঁলোকৰ এনেকুৱা নাই যে নতুন কোনোবা এজনক তেওঁলোকে নিশিকাব, বা বহুত শিকাই মেলি বুজাই দিয়ে।

0: পরিচালকও বিরাট ভাল, মানে তেখেতে গালিও দিয়ে কিন্তু শিকায়ও দিয়ে। আর একটা কথা, কামটো মানে বেস্ট তো মূরপা নোপালেকে তো লয়ে থাকিব, করাই থাকিব। আর জানে আসলে মানুষের পর বেস্ট উলিয়াবলে জানে। মানে নজানো মূর হয়তো সাকে, মানে মই সাকে আজি সিনেমাখনত যে সকলে মোক চাব হয়তো ভাল নাপাবও পারে, কারণ মূর প্রথম এখন হয়তো সাকে আজির পিছত মই যদি আর চারিখন সিনেমা করো, চারি নম্বরখনত যেটো মোর অ্যাক্টিং হব আজি সাকে, মানে সেটা স্বাভাবিক, তেনে স্বাভাবিক হয়। কিন্তু এতিয়া মই যেটো পর্যায়ত আছো হয়তো সাকে তেওঁৰ মতে সেটো মোর বেস্ট, আর সেটো তেওঁ লৈছে। আর মই ঈশ্বৰৰ ওচৰত চিৰকৃতজ্ঞ, মই যে মোৰ জীৱনৰ মানে কিতাপখনত এই অভিজ্ঞতাটো সন্নিবিষ্ট কৰিব পাৰিলো, মই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ।
1: গতিকে বেউলীৰ বৃন্দাবন নামৰ ধাৰাবাহিকখন কেমেৰাৰ সন্মুখত কি ধৰণেনো কাম কৰিব লাগে, কি ধৰণেনো অভিনয় কৰিব লাগে, তাৰ এক শিক্ষা আছিলে, তাৰ এক পাঠ আছিলে, তাৰ পৰা আপুনি চিনেমালৈ আহিলে। এটা জানিব বিচাৰিছো, মঞ্চ নাটত আপুনি অংশগ্রহণ করেছে, আপুনি ক্যামেরার সন্মুখতো কাম করেছে, মঞ্চ নাটৰ অভিনয় আৰু ক্যামেরার সন্মুখত করা অভিনয়, আপুনি কেনে ধৰণৰ পার্থক্য অনুভব করেছে?
0: বহুত পার্থক্য আছে, আৰু বহুতে কয় যে মানে মই ক্যামেরার সন্মুখত করার আগতে বহুতৰে এটো মানে মতামত পাইছিলো যে ক্যামেরার ওচৰত আসলে সহজ হয় কৰিবলৈ মঞ্চতকে, কারণ কি মঞ্চত এবার প্রবেশ করার পিছত ঘুরি আহিব নোৱাৰো, আৰু মানে যি গৈ আছে গৈ আছে, ভুল হলেও অনস্পট যি মিলাইছো মিলাইছো। কিন্তু মই আসলে হয়তো সাকে ক্যামেরাত নতুন কারণে মোৰ এনেকুৱা অনুভৱ হল, পার্থক্য মানে এখিনিতে এটা মঞ্চৰ মানে এডভান্টেজ ডিসএডভান্টেজ আছে। এডভান্টেজ বুলি যদি কবলৈ যাওঁ, মঞ্চত যে আমি আধা ঘণ্টা সোমাও, মঞ্চত আধা ঘণ্টা উঠাৰ আগত আমি কেইবাটাও আধা ঘণ্টা আখৰা কৰো, কেইবাটাও আধা ঘণ্টা আখৰা কৰাৰ পিছত যিটো চৰিত্ৰ আমি ৰূপায়ণ কৰোঁ, সেই চৰিত্ৰটো কোনোবাখিনিতে আমি মানে আমাৰ গাত বহি যায়গৈ, সেই চৰিত্ৰটো আমি ধুনীয়াকৈ উঠাব পাৰোঁ চৰিত্ৰটো। আৰু মঞ্চত চৰিত্ৰটোত সোমাই থাকিবলৈ সুবিধা মানে মই অনুভৱ কৰোঁ, সুবিধা এইটো কাৰণে যে মই যে আৰম্ভ কৰিলোঁ মই জানোৱেই, মই শেষ কৰিবলৈ মই চৰিত্ৰটোৰ পৰা নোলাওঁ, ব্ৰেক নাপাওঁ ন, কিন্তু বেয়া হ'লে ভাল কৰাৰ উপায় নাথাকে,
1: নাথাকে,
0: যি হয় মিলাই লৈ গ'লোঁ। আৰু প্ৰেজেন্স অফ মাইণ্ডটো বহুত বেছি দৰকাৰ চিনেমাত, আকৌ কি হয় চৰিত্ৰটোৰ পৰা ওলাই যোৱাৰ বহুত সম্ভাৱনা থাকে, এই চিনটো কৰি আছো নহয়, চিনটোৰ মাজতে যদি লাঞ্চ ব্ৰেক পৰিলে, ভাতকেইটা খালো নহয়, ভাতকেইটা খোৱাৰ পিছত অ' মই অলংকৃতা নহয় নহয়, মই সাধাৰণতে বহুত বেছি টাফ কেৰেক্টাৰ নহলে বহুত বেছি আখৰা কৰা নাযায়, মানে স্ক্ৰিপ্টখন পঢ়া যায়, বা কেতিয়াবাতো এনেকুৱাও হয় অন চিন স্ক্ৰিপ্টখন এনেই একেটা কেইটা ডাইলগ তুমি চাই লোৱা তোমাৰ এইটো চিনত আছে কথাটো কৈছো, সেইটোত মানে সেই কেৰেক্টাৰটো জীয়াবলৈ অকণমান অসুবিধা। কেমেৰাৰ আগত কেৰেক্টাৰটো মই কেমেৰাৰ পৰা ওলাই আহিলো কোনোবাখিনিতে, মানে যদিও কেৰেক্টাৰটো থাকিবলৈ যত্ন কৰা যায় অকণমান ব্ৰেক এটা হয়, মঞ্চত যিমান কেৰেক্টাৰটোত সোমাই থাকো তিমান সোমাই থকা নহয়, সেইটো এটা কথা, সেইটো এটা ডিফাৰেঞ্চ। আৰু কেমেৰাটোৰ মানে মই ফিল কৰোঁ আৰু ষ্টেজত থাকিলে, ষ্টেজখনক লৈ চাগে অলপ সৰুৰ পৰা আমি বেছি অভ্যস্ত, আজিৰ যুগতহে কেমেৰা আহিছে, এতিয়া বাৰু কথাবোৰ সলনি হৈছে, ল'ৰা ছোৱালীসমূহ সৰুৰ পৰাই মোবাইলৰ কেমেৰাটো সন্মুখত লৈ পেলাই কথা ক'বলৈ শিকে, কিন্তু আমাৰ যিটো প্ৰজন্ম আমি কেমেৰাৰ লগত বহুত পিছত মানে আমাৰ চিনাকি, বহুত পিছত মানে যদিও সৰু থাকোঁতে আহিছে কেমেৰা, ভিডিঅ' কল চিডিঅ' কলটো বহুত দেৰিকৈ পাইছোঁ আমি, কিন্তু আমি কিন্তু সৰুৰ পৰাই মঞ্চত গান গোৱা, মঞ্চত নাচা, মঞ্চত কবিতা আবৃত্তি কৰা সেইবোৰেই দেখি আহিছোঁ, মঞ্চখনৰ লগত অভ্যস্ত, যদিও ষ্টেজ ফিয়াৰটো বহুত মানুহৰ থাকে, কিন্তু কেমেৰা কনচিয়াছনেছ বোলাও এটা কথা থাকে যে কেমেৰাটো মোৰ হয়, মই কেমেৰাটো আহিলে অলপ অঁ কেমেৰা আছে এনেকুৱা নিচিনা, যদি সন্মুখত কেমেৰাটো দেখি থাকোঁ সেইটোৱেও পাৰফৰ্মেঞ্চত কেতিয়াবা ইম্পেক্ট পেলায়, উইথ টাইম কৰোঁতে কৰোঁতে চাগে সেইসমূহ সহজ হৈ পৰে, কিন্তু সেইটোৱে পাৰ্থক্য বুলি মই ভাবোঁ, চৰিত্ৰটো ৰূপায়ণ কৰাত কোনোবাখিনিতে চৰিত্ৰটোত সোমাই থাকিবলৈ অকণমান বেলেগ হয় ডিফাৰেঞ্চ।
1: আৰু চৰিত্ৰ এটা ৰূপায়ণৰ বাবে নিজকে আপুনি কি ধৰণে প্ৰস্তুত কৰে?
0: চৰিত্ৰটোক লৈ মানে ডিপেণ্ড কৰে, চৰিত্ৰটো যদি খুব বেছি টাফ হয় বা টাফ নহ'লেও, এতিয়া চাপ'জ মই ৰিপৰ্টাৰৰ কেৰেক্টাৰ এটা কৰিছোঁ, মই সেইকেইদিন চেষ্টা কৰোঁ যে মই খুব নিউজৰ ৰিপৰ্টাৰৰ মানে এনেকৈ ক্লিপছবোৰ যাতে চাওঁ, চাইছোঁ তেওঁলোকে কেনেকৈ কথা কয়, আৰু মানে অভিনয়ত মই কেতিয়াও মই তেওঁ হ'বলৈ চেষ্টা নকৰোঁ, মই তেওঁ হোৱা হ'লে কি কৰিলোহেঁতেন সেইটো চেষ্টা কৰোঁ, কাৰণ কি একজেক্টলি কপি নহয়, কিন্তু মই যদি ৰিপৰ্টাৰ হ'লোহেঁতেন মইনো কেনেকৈ কথা ক'লোহেঁতেন, সেই মানসিকতাটো

0: কৰি পেলাই নিজকে প্ৰস্তুত কৰা হয় আৰু সেই ভিডিঅ' চোৱা বা তেনেকুৱা মানুহে কেনেকেনো কথা কয় বা যদি ৰিপৰ্টাৰ নহয় যেনিবা এজন বয়সস্থ মানুহৰ নিজৰ পৰিয়ালৰে হওক ককা আইতাসকলৰো কেনেকৈ ভাবি তেওঁলোকৰ মানসিকতাটো কেনেকুৱা তেওঁলোকৰ চিন্তাধাৰাটো কেনেকুৱা কাৰণ কি আজি অলপ আগতে যিটো মই সংলাপ ক'লোঁ সেই সংলাপটো মই চাগে আজি সিমান অনুভৱ কৰিব নোৱাৰোঁ সম্ভৱো নহয় মানে এম্পেথিটো বেলেগ বস্তু কিন্তু নিজৰ লগত হোৱালৈকেহে মানুহে যে বুজি পায় বুলি কয় তো মোৰ নিজৰ লগত যদি মোৰ বৃদ্ধ বয়সত সেনেকুৱা হয় মই কেনেকুৱা অনুভৱ কৰিম সেইটোৱে চেষ্টাহে অভিনয় কাৰণ কি আমিতো সেই পৰ্যায়টো পোৱাগৈ নাই ন
1: আপুনি বহু বছৰৰ পৰা অভিনয়ৰ সৈতে জড়িত হৈ আছে এতিয়া যিসকল ল'ৰা ছোৱালী নতুনকৈ অভিনয়ৰ সৈতে জড়িত হ'ব বিচাৰিছে তেওঁলোকক উদ্দেশ্যে আপুনি কি ক'ব
0: মই এটা কথাই ক'ব বিচাৰিম এতিয়া খুব এটা ট্ৰেণ্ড আহিছে ফেমৰ পিছত দৌৰাৰ ফেম নেচেচেৰী হয় জনপ্ৰিয়তা নেচেচেৰী হয় মই একেবাৰে আননেচেচেৰী বুলি নকওঁ কিন্তু ফেম পোৱাটো এটা যাত্ৰা আছে মানে সেই যাত্ৰাটোত খোজকঢ়াটো বিৰাট নেচেচেৰী বুলি মই ভাবোঁ কাৰণ কি ফেম বস্তুটো বিৰাট খন্তেকীয়াও হ'ব পাৰে চিৰস্থায়ীও হ'ব পাৰে এই যদি আমি যাত্ৰাটোত খোজকাঢ়ি পেলাই সেই জনপ্ৰিয়তাটো লাভ নকৰে মানুহে তেতিয়াহ'লে জনপ্ৰিয়তাটো খন্তেকীয়া হোৱাৰ সম্ভাৱনা থাকে আৰু জনপ্ৰিয়তাটোৱেই আল্টিমেট এইম হ'ব লাগে বুলি লক্ষ্য নহয় মানে লক্ষ্য হ'ব লাগে বুলি মই নাভাবোঁ শিকি যোৱা মানসিকতা আৰু কাম কৰি যোৱা মানসিকতা এটা থাকিব লাগে আৰু এইটোও ক'ম যে উইথ টাইম মানে সময়ৰ সৈতে আমি এই যে জখলাডাল বগাবলৈ চেষ্টা কৰিব লাগে এনেকুৱা নহয় যে মই কাম কৰিবলৈ শিকি যাম কাৰণে আজি যদি প্ৰথমটো ষ্টেপত আছোঁ মই জীৱনটো প্ৰথমটো ষ্টেপতে কাম কৰি যাম নহয় যদি মই প্ৰথম দেখিছোঁ যে মই প্ৰথমটো ষ্টেপতেই আছোঁ বহুদিন মই হাত মেলিব লাগে দ্বিতীয়টো ষ্টেপলৈ আৰু হাত মেলাটো ভুল বুলি মই নাভাবোঁ চেষ্টা কৰিব লাগে আৰু হাত নেমেলিলে আমি ওপৰলৈ কেনেকৈ যাম আমিতো বগাব লাগিব সেইটোৱে কথা
1: নিশ্চয়কৈ আৰু পুনৰ আমি নৃত্যৰ কথালৈ উভতি আহিব বিচাৰিছোঁ আপুনি শাস্ত্ৰীয় নৃত্যশিল্পী আপুনি লোকনৃত্য অংশগ্ৰহণ কৰিছে লগতে আপুনি আধুনিক নৃত্যৰ সৈতেও জড়িত আমি জানিব বিচাৰিছোঁ যে শাস্ত্ৰীয় নৃত্য লোকনৃত্য আৰু আধুনিক নৃত্য এই তিনিটা ধাৰাৰ ভিতৰত কোনটো ধাৰা আপোনাৰ আটাইতকৈ প্ৰিয়
0: প্ৰিয়ৰ তালিকাখন মই আগতেও কৈছোঁ যিকোনো এটা মানে বাছিবলৈ টান কিন্তু এই তিনিটাৰ ভিতৰত মই যদি কওঁ বিহু আৰু সত্ৰীয়া দুয়োটাই মোৰ প্ৰিয় দেই কিন্তু যদি মোক তুমি এটা বাছিবলৈ কোৱা বিহু মই ভাল পাওঁ কাৰণ কি হয়তো চাগে সেইটো সৰুৰ পৰাই কোনোবাখিনিতে মানে এটা আকৰ্ষণ আছে বিহুৰ প্ৰতি বা বিহু নাচিও মই সকলোকে কওঁ যে মোৰ কোনোবাখিনিতে বিহু নাচিলে ভাগৰ নালাগে মানে যদিও নাচিলে আমাৰ ভাগৰ লাগে যিকোনো নাচ নাচিলে আমাৰ ভাগৰ লাগে বিহু নাচিলে ভাগৰ নালাগে কাৰণ বিহুৰ লগতে আমাৰ মনৰ যিটো মানে কানেকশ্যন সেইটো মানে বহুত বেছি দৃঢ় বুলি মই ভাবোঁ আৰু কিন্তু তাত আৰু এটা কথা আছে বিহুটো মই বিহুৰ সময়ত বা বিহুৰ আশে পাশে নাচিলেহে বা ঢোলৰ মাতটো তুমি চাবাচোন বহাগত শুনি যিমান ভাল লাগে ঢোলৰ মাতটো তুমি যদি সেই একেটা ঢোলৰ মাত তুমি যদি জেঠ মাহত শুনা ভাল নালাগে সেই বিহুটো তেনেকুৱা মানে মোৰ কাৰণে বিহু নাচি মই খুব ভাল পাওঁ কিন্তু বহাগত বা বহাগৰ আগত চ'তত মানে সেই চ'ত বহাগৰ সময়খিনিতে মোৰ বিহুটো ভাল লাগে বা বিহুৰ প্ৰতি সেই যে উল্লাহটো বতৰতো বতৰৰ লগতো বহুত কথা থাকে ন সেই উল্লাহটো বতৰৰ লগত জড়িত হৈ থাকে কিন্তু সেই উল্লাহটো মই সেই অকণমান মানে বতৰৰ লগত বা সেই দুটা তিনিটা মাহে মোৰ ভাল লাগি থাকে কিন্তু সত্ৰীয়াটো মোৰ গোটেই বছৰটোৱে ভাল লাগে সেইকাৰণে
1: সত্ৰীয়া বুলি
0: প্ৰাধান্যতা অকণমান বেছি দিব পাৰি আৰু
1: নিশ্চয় এতিয়া আমি জানিব বিচাৰিছো যে আপুনি নিজকে এগৰাকী নৃত্যশিল্পী হিচাপে পৰিচয় দিবলৈ ভাল পাব নে এগৰাকী অভিনেত্ৰী হিচাপে পৰিচয় দিবলৈ ভাল পাব
0: নৃত্যশিল্পীটো মোৰ প্ৰথম পৰিচয় সদায় কওঁ কাৰণ কি নৃত্য জগতখনৰ পৰাই মই অভিনয় জগতখনৰ লগত চিনাকি হৈছিলোঁ ভাওনা অংকীয়া নাট এইসমূহৰ পৰাই চৰিত্ৰ ৰূপায়ণ কৰাক লৈ যিটো মোৰ আগ্ৰহ বাঢ়িছিল নৃত্যশিল্পী হিচাপে পৰিচয়টো মোৰ প্ৰথম কিন্তু দুয়োটা পৰিচয় মোৰ সমানেই প্ৰিয়
1: আমি আহি অনুষ্ঠানৰ পৰা শেষ অংশত উপনীত হৈছোহি আপুনি ইতিমধ্যে জনাইছে যে আপুনি গৱেষণাৰ সৈতে জড়িত হৈ আছে আমি জানিব বিচাৰিছোঁ যে নৃত্য আৰু অভিনয়ক লৈ আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে
0: পৰিকল্পনা বুলি ক'বলৈ গ'লে নৃত্য বৰ্তমান মই নৃত্য জগতখনত পাৰফৰ্মাৰ হৈ বেছিকৈ আছোঁ মানে মই শিকাওঁ যদিও তেনেকৈ এখন নিজৰ বিদ্যালয় আৰম্ভ মই কৰা নাই মোৰ পৰিকল্পনা আছে আৰম্ভ কৰিম বুলি কিন্তু যিহেতু মই বৰ্তমান নিজৰ জীৱনটোত বহুত বেছি ব্যস্ততা মানে সেইকাৰণে মই সময় উলিয়াব পাৰিম বুলি বৰ্তমান মানে

0: ভবা নাই কাৰণে কৰা নাই, কিন্তু হয়তো অনাগত দিনত মই এইটো পৰিকল্পনা লৈ থৈছোঁ যে শিকিলে এইটো নহ'ব, শিকাবও লাগিব, যিখিনি শিকিছোঁ সেইখিনি শিকাম বুলি ভাবিছোঁ। আৰু অভিনয়ৰ জগতখনত মই আগৰ কৈছোঁ, মই নিজক বিৰাটেই নতুন বুলি ভাবোঁ, সেইকাৰণে কাম কৰাৰ হাবিয়াস আছে যিমান পাৰোঁ তিমান, যিমান আছে কপালত যিমানটা সুযোগে আহি মোৰ দুৱাৰ টুকুৰিয়াই সিমানটা সুযোগ লৈ আগবাঢ়ি যোৱাৰ হেঁপাহ আছে।
1: নিশ্চয় আপুনি আগুৱাই যাওক, আমাৰ শুভকামনা আপোনাৰ সৈতে সদায় আছে।
0: ধন্যবাদ।
1: আমাৰ অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় যিহেতু শেষ হৈ আহিছে, আমি অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ ব্যস্ততাৰ মাজতো আপুনি ইমানখিনি সময় আমাক দিলে, তাৰ বাবে আপোনাক ধন্যবাদ। আৰু লগতে নতুনকৈ আপোনাৰ চুপা চুপি নামৰ চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছে, আমি আশা কৰিছোঁ আপুনি ভৱিষ্যতেও এইধৰণে আগুৱাই যাওক, আপুনি সফল হওক। আপোনাক ধন্যবাদ।
0: আকৌ এবাৰ আকাশবাণী গুৱাহাটীলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত এটাই কথা ক'ব বিচাৰিম, ছবিখন চাব, ছবিখন বৰ্তমান আপোনালোকৰ ছবিগৃহত উপলব্ধ আৰু ভাল পাব বুলি মই আশাবাদী, আমি সকলো আশাবাদী চুপা চুপিৰ পৰিয়াল। ধন্যবাদ।
1: শ্ৰোতা, নপ্ৰতিভা অনুষ্ঠানৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে আজিৰ অনুষ্ঠানৰ অতিথি অলংকৃত মহন্তৰ সৈতে মই স্নেহা পাঠকে ইমানতে বিদায় লৈছো। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে নপ্ৰতিভা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত উপস্থিত আছিল উদীয়মান নৃত্যশিল্পী তথা অভিনেত্ৰী অলংকৃতা মহন্ত। অনুষ্ঠানটি ৰাত ধৰিলে স্নেহা পাঠকে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে শাশ্বতীৰ সৈতে মই শ্ৰুতি মানতে বিদায় লৈছো। নমস্কাৰ।

যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক ভজনৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে এয়া লতা মংগেশকাৰ।

শ্ৰোতাসকলে ভজনৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো অনুৰাধা পৰলৰ কণ্ঠৰ এটি ভজন।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিবেদন কৰিছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

0: নিদিলো।
1: আপোনালোক সকলোলৈকে প্ৰীতি আৰু শুভেচ্ছা জনাই মাইক্ৰফোনৰ সন্মুখত মই শিখামণি দত্ত। শ্ৰোতা বন্ধু, বৰষুণ মোৰ প্ৰিয়তম শব্দ, প্ৰিয় ঋতু বৰ্ষা। সেয়েহে আজি আপোনালোকৰ লগত এটি প্ৰিয় গোন্ধৰ কথা পাতিম, বৰষুণৰ পিছৰ মাটিৰ গোন্ধ, যাক ইংৰাজীত কোৱা হয় পেট্ৰিকৰ, যিটো গোন্ধে আমাক কয় পৰি যোৱাৰ পিছতো জীৱনৰ নতুন আৰম্ভণি হয়। কথা পাতিম, কিন্তু তাৰ আগতে শুনি লওঁ আহক বৰষুণৰ দৰে সজীৱ এটি গান জুবিন গাৰ্গৰ কণ্ঠত।

জুবিন গাৰ্গৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাবন্ধু, বৰষুণ নহালৈকে মাটি পিয়াহত থাকে, আমাৰ মনো ঠিক তেনেকুৱা। হতাশা, নিৰাশা, ব্যৰ্থতা আদিয়ে আমাক শুকান কৰি ৰাখে। তৃষ্ণাটোৰ মনে তেতিয়া এজাক বৰষুণ বিচাৰে, প্ৰেমৰ বৰষুণ, আশাৰ বৰষুণ। তেতিয়াই জীপাল হয় মন আৰু ন উদ্যমেৰে আগবাঢ়ি যাব খোজে জীৱন পথত। আপুনিও নিশ্চয় তেনে বৰষুণত জীপাল হৈয়ে সজাই পেলাইছে কঠিন জীৱন ৰথ। আপোনাৰ বাবে সেয়েহে মোৰ প্ৰিয় এই গীত কুমাৰ চানু আৰু সাধনা সৰগমৰ কণ্ঠত।

কুমাৰ চানু আৰু সাধনা সৰগমৰ কণ্ঠৰ মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাবন্ধু, বৰশাৰীটোৰ আগমনৰ লগে লগে চেগা চৰুকাকৈ আহি থকা বৰষুণজাকে কেৱল ধৰাৰ ধূলিয়েই নহয়, আপোনাৰ আৰু মোৰ মনৰ মলিনতাও কিছু পৰিমাণে আঁতৰাই পেলায়, নহয়নে? আমাৰ জীৱনকো সজীৱ কৰিব খোজা বৰষুণজাকক আমি তেনেহলে কেনেকৈ মাতি আনিম? তিনিটা সৰু সৰু কথা ক'ব খুজিছো, কিন্তু কথাকেইটা কোৱাৰ আগত এটি ধুনীয়া গান শুনি লওঁ আহক মঞ্জুস্না মহন্তৰ কণ্ঠত।

মঞ্জোৎস্না মহন্তৰ কণ্ঠত মোৰ প্ৰিয় গীতটি শুনিলে। শ্ৰোতাসকলে ৰামধেনু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, জীৱনলৈ বৰষুণ মাতি অনা মই ক'ব খোজা তিনিটা কথা হ'ল, নিজৰ ভুলক ক্ষমা কৰক। মাটিয়ে নকয় মই ফাটি আছিলোঁ, ই মাত্ৰ বৰষুণক সাবটি লয়। পৰি যোৱা মানে শেষ নহয়, আমি এটা নতুন পথৰ সন্ধান পালোঁ। আকৌ চেষ্টা কৰক, আজি এই মুহূৰ্তত এটা সৰু পদক্ষেপ লওক, 5 মিনিট হাঁহক, কাৰোবাক এটা কল কৰক, নাইবা গভীৰ উশাহ লওক আৰু এটা ধুনীয়া গান শুনক মোৰ পছন্দৰ। এইবাৰৰ গীতটি আগবঢ়াইছো কুমাৰ চানু আৰু অলকা য়াগ্নিকৰ কণ্ঠত।

শ্রোতা বন্ধু, বাহিৰৰ পৃথিৱীখনক বৰষুণে ধুৱাই থকা সময়ত আপোনাৰ মনৰ পৃথিৱীখনক গানৰ বৰষুণেৰে ধুৱাই জীপাল কৰিবলৈ কিঞ্চিত চেষ্টা কৰিলোঁ। তেনেহলে জীপাল হৈ থাকক, সজীৱ হৈ থাকক, সেউজীয়া হৈ থাকক আৰু সৃষ্টিৰ পথাৰত নতুনৰ বীজ সিঁচাৰ মন্ত্ৰ গুণগুণাই থাকক। আহক তেনেহলে অনুষ্ঠানৰ শেষৰটি গীত শুনো, কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠত।

ৰামধেনু ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। অনুষ্ঠানত আজি শুনাবলৈ লৈছো তৰুণ চন্দ্ৰ কলিতাৰ চাৰদ বালুন, ৰাগ বাগেশ্ৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানটি সজোৱা হ'ল তৰুণ চন্দ্ৰ কলিতাৰ চৰুদ বাদনেৰে। প্ৰিয় শ্ৰোতা, এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।

नमस्कार, सुप्रभात। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 29 দিন, 1948 শকাব্দৰ জেঠ মাহৰ আজি 23 তাৰিখ।